এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আজিৰ অধিৱেশনৰ দায়িত্বত আছে বিউটি ৰুমত আৰাধনা বৰা আৰু গীতালী ভট্টাচাৰ্য, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, কৌস্তভ দাস, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু আছিফ আহমেদ আৰু ষ্টুডিঅত মই সংগীতা দাস। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

ইমান পৰে শ্ৰোতাসকলে বন্দনা অনুষ্ঠানত কৰিশ্মা শৰ্মাৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, কুসুম ৰাজবংশী আৰু সংগীবিন্দৰ কণ্ঠত নাম, দিলীপ বৰুৱা আৰু সংগীবিন্দৰ কণ্ঠত টোকাৰী গীত, নীলকান্ত ৰাহাঙৰ কণ্ঠত লোকগীত আৰু কবীন্দ্ৰনাথ দাসৰ কণ্ঠত মীৰাভজন শুনিলে।

0: entertainment industry. The External Affairs Minister will visit Finland today to attend the 14th edition of the Kultaranta Talks. And that is the end of this news bulletin.
1: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 290.9 মিটাৰ 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি। প্ৰথমে শুনাবলৈ লৈছো প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ সম্পৰ্কে। আজি সন্ধিয়া 7:45 যুৱবাণী অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব হেল্ল' যুৱবাণী। অনুষ্ঠানটিৰ অতিথি অভিনেত্ৰী আৰু পৰিচালিকা স্মিতা বৰ্মন। অনুষ্ঠানটিৰ আঁত ধৰিব প্ৰাণজিত প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 6:15 সুস্মিতা চক্ৰৱৰ্তীৰ কণ্ঠৰ ভজন, 6:20 উষা দাসৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীত অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীত অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, পুৱা 9:15 ৰূপালী ঢোক,

দিনৰ 11:30 বজাত গীতি মালিকাৰ গীতৰ অনুষ্ঠান 12:10 সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত সাজ অৰ আৱাজ চৰ্চায়া প্ৰাদেশিক সংগীত আৰু গীত ৰাংগিলে বিয়লি 3 বজাৰ পৰা আকাশবাণীৰ ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত যুৱবাণী অনুষ্ঠানত প্ৰচাৰ হ'বলগীয়া আন আন অনুষ্ঠানসমূহ হ'ল 5:15 মনোৰঞ্জন, 5:55 শিক্ষণ প্ৰশিক্ষণ সংস্থান, 6:10 ডেইজি ডেকাৰ কণ্ঠৰ লোকগীত আৰু 6:30 সংস্কৃতা মালাকাৰৰ কণ্ঠৰ আধুনিক গীত। সন্ধিয়া 7:20 চৰকাৰৰ 12 বছৰৰ সফল বৰ্ষপূৰ্তিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত বিশেষ অনুষ্ঠান। নিশা 8:30 ভজন অনুষ্ঠান, 9:30 ৰামধেনু, নিশা 10:00 উস্তাদ আমিৰ খানৰ কণ্ঠৰ খেয়াল ৰাগ বাগেশ্ৰী।

এতিয়া শুনক মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ সম্পৰ্কে। পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানৰ শিল্পী অনুপম শইকীয়া, নিবেদিতা শৰ্মা বৰা, জীৱেন্দ্ৰ মোহন দেৱ শৰ্মা, মিনতি ভূঞা, আৰিফুল হক আৰু শিখা চৌধুৰী। 9:20 বজাত লাইভ ফোন ইন কল্পতৰু। 11:05 বজাত পৰাগমালা লাইভ। দিনৰ 12:30 বজাত আইডৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত ৰক্তদান জীৱনদান, এই বিষয়ে ক'ব অতিথি ভিক্টৰ ৰাজকুমাৰে। তেখেতৰ সৈতে কথা পাতিব জোনালী বৰুৱাই। অনুষ্ঠানটি বিশ্ব ৰক্তদান দিৱস উপলক্ষে প্ৰচাৰ কৰা হ'ব। নিশা 8:02 বজাত নতুন দিগন্ত অনুষ্ঠানৰ বিষয়, বৈজ্ঞানিক উৎকৰ্ষ সাধনত বিজ্ঞান নগৰীৰ ভূমিকা। ইয়াত ভাগ ল'ব ডক্টৰ জয়দীপ বৰুৱা আৰু ৰমেন মেধিয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 5:45 বজাত শিক্ষকৰ অনুষ্ঠানত সপোন দুৱৰাৰ কথিকা ইংৰাজী লিখন কৌশল দ্বিতীয় খণ্ড। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ দ্বাৰা স্বনিয়োজন, এই বিষয়ে এটি আলোচনা। ইয়াত ভাগ ল'ব ডক্টৰ শৰৎ শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই। আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। 6:40 আৰু 7:05 বৃন্দগান। 7:30 বজাত পূবালিখোৰ অনুষ্ঠান।

আনত জিতেন ৰংপি আৰু লগৰীয়াসকলৰ কণ্ঠত কাৰ্বি গীত, নিশা ন বজাত চিত্ৰগীত। প্ৰিয় শ্ৰোতা, এয়াই আছিল আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ এক আগতীয়া ৰেঙনি। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 99.9 মিটাৰত। এতিয়া শুনক সুস্মিতা চক্ৰৱৰ্তীৰ কণ্ঠত ভজন।

ইমান পৰে শ্ৰোতাসকলে সুস্মিতা চক্ৰৱৰ্তীৰ কণ্ঠত তুলসীদাস ভজন শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক উষা দাসৰ কণ্ঠত লোকগীত।

ইমানপৰে শ্ৰোতাসকলে উষা দাসৰ কণ্ঠত দুটি লোকগীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ।

1035 কিলোহার্টজ আৰু ডিআরএম ফ্ৰিকুৱেন্সি 1026 কিলোহার্টজ। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মাধুবান। অনুষ্ঠানৰ প্ৰথমে শুনক ফোন অৰ ইনচান, এই ছবিখনৰ পৰা সুৰিন্দৰ কোহলি কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে মধুবন শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক কোহৰা ছবিত হেমন্ত কুমাৰৰ কণ্ঠৰ এটি গীত।

0: অনুষ্ঠানত এইবাৰ শুনক আমাৰ প্ৰেম ছবিৰ পৰা কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আনন্দ বাগচীৰ, সংগীত ৰাহুল দেৱ বৰ্মনৰ।
1: ক্যা সুনা হ্যায়।

ব্ৰহ্মচাৰী ছবিখনৰ পৰা এইবাৰ শুনো আহক মহম্মদ ৰফি আৰু সুমন কল্যাণপুৰৰ কণ্ঠৰীতি গীত। গীতৰ কথা হাছৰাত জয়পুৰীৰ, সংগীত শংকৰ জয়কিষণৰ।

0: মধুবন অনুষ্ঠানৰ শেষত সেয়া আছিল আৰাধনা ছবিত কিশোৰ কুমাৰ, গীতৰ কথা আনন্দ বাগচীৰ, সংগীত এছ ডি বাৰ্মানৰ। আৰু এই গীতটিৰে সামৰিছো আজিৰ মধুবন অনুষ্ঠানটি।
1: আঁখো সে আঁখে

0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খণ্ডেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সংস্কৃতি কেন্দ্ৰত নীতি আয়োগৰ একাদশ পৰিচালনাৰ বৈঠকত সভাপতিত্ব কৰিব। দেশৰ 140 কোটি নাগৰিকৰ আশা আকাংক্ষা নিশ্চিতভাৱে পূৰণ হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে NDAৰ বৈঠকত প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ বাবে অভিনন্দন জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি আকাশবাণীৰ জয়পুৰ কেন্দ্ৰত 20 কিলোৱাট ক্ষমতাসম্পন্ন এটা FM ট্ৰান্সমিটাৰ মুকলি কৰিব আৰু সাংস্কৃতিক মন্ত্ৰালয়ে সংগীত নাটক একাডেমী ফেলোশ্বিপ, সংগীত নাটক একাডেমী বঁটা আৰু উস্তাদ বিস্মিল্লা খান যুৱ পুৰস্কাৰ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নীতি আয়োগৰ একাদশ পৰিচালনাৰ বৈঠকত সভাপতিত্ব কৰিব। বিকশিত ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীৰ টীম ইণ্ডিয়াৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই বছৰৰ বিষয়বস্তু হৈছে বিকশিত ভাৰতৰ বাবে সামগ্ৰিক মানৱ উন্নয়ন 2047। বয়স, অঞ্চল, লিংগ বা আৰ্থসামাজিক পটভূমি নিৰ্বিশেষে প্ৰতিগৰাকী ভাৰতীয়ৰ কল্যাণ তথা উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ। পৰিচালনা পৰিষদৰ বৈঠকত এই দৃষ্টিভংগীক বাস্তৱায়িত কৰা আৰু ইয়াক দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে দৃঢ় তথা পৰিমাপযোগ্য ফলাফললৈ ৰূপান্তৰিত কৰাৰ বিষয়ে আলোচনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ 140 কোটি নাগৰিকৰ আশা আকাংক্ষা নিশ্চিতভাৱে পূৰণ হ'ব। তেওঁ কয় যে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDA সদায়ে ৰাষ্ট্ৰৰ আস্থা অধিক শক্তিশালী কৰি আহিছে। কালি সন্ধিয়া নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত NDAৰ এখন বৈঠকত ভাষণ দি তেওঁ কয় যে কংগ্ৰেছৰ বিশ্বাসঘাতকতাৰ পাছত দেশৰ জনসাধাৰণে NDA চৰকাৰক নিজৰ আস্থা অৰ্পণ কৰিছে। তেওঁ কয় যে প্ৰথমবাৰৰ বাবে দেশৰ জনসাধাৰণে প্ৰত্যক্ষ কৰিছে যে যেতিয়া এখন চৰকাৰ সঠিক উদ্দেশ্যৰে পৰিচালিত হয় তেতিয়া উন্নয়নো দ্ৰুতগতিত হয়। NDA চৰকাৰে এই 12 বছৰত 25 কোটিতকৈও অধিক লোকক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰাটোৱে এই চৰকাৰৰ নীতিসমূহ শুদ্ধ আৰু ইয়াৰ দিশ সঠিক বুলি প্ৰতিফলিত কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দেশৰ জনসাধাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজনৈতিক স্থিতিশীলতাৰ গুৰুত্ব বুজি পাইছে। তেওঁ উল্লেখ কৰে যে 2014 চনৰ আগত দশকবোৰত দেখা দিয়া অস্থিৰতাই দেশখন যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছিল, কিন্তু জনসাধাৰণ এতিয়া এখন সুস্থিৰ চৰকাৰৰ কাম কাজৰ সাক্ষী হৈ ইয়াৰ নিৰ্ণায়ক সামৰ্থ্যৰ শলাগ লৈছে। শ্ৰীমোদীয়ে কয় যে আজি দেশৰ প্ৰতিগৰাকী নাগৰিক বিকশিত ভাৰতৰ সপোনেৰে ভৰি আছে আৰু এই সপোন কোনো এজন ব্যক্তি, চৰকাৰ বা ৰাজনৈতিক দলতেই সীমাবদ্ধ হৈ থকা নাই। ই দেশৰ প্ৰতিজন ব্যক্তিৰ সপোন আৰু সংকল্পত পৰিণত হৈছে আৰু এই সপোন পূৰণৰ বাবে সকলোৱে প্ৰতিটো মুহূৰ্ত উৎসৰ্গা কৰিব লাগিব বুলিও তেওঁ কয়।
2: आज देश का हर नागरिक विकसित भारत के सपने से भरा हुआ है। विकसित भारत का सपना अब किसी एक व्यक्ति का नहीं रहा, किसी सरकार का नहीं रहा, किसी दल का नहीं रहा, देश के जन जन का सपना बन चुका है, संकल्प बन चुका है और इस सपने की पूर्ति के लिए हमें अपना हर पल समर्पित करना है। NDA के 12 वर्षों की एक बड़ी सफलता ये भी है कि देश
1: যি সময়ত বিশ্বৰ প্ৰধান দেশসমূহৰ অৰ্থনীতিয়ে সংগ্ৰাম কৰি আছে সেই সময়ত ভাৰতে 2025-26 বৰ্ষত 7.7% বৃদ্ধিৰ হাৰ লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে যোৱা ত্ৰৈমাসিকত ভাৰতৰ বৃদ্ধি 7.8%। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে NDA চৰকাৰে মহিলা সংৰক্ষণ, 3 তালাকৰ বিৰুদ্ধে আইন, কা আইন, ভাৰতীয় ন্যায় সংহিতা আৰু সৈনিকৰ বাবে ৰেংক 1 পেঞ্চনকে ধৰি ৰাষ্ট্ৰীয় স্বাৰ্থৰ যিকোনো সিদ্ধান্ত ল'বলৈ কেতিয়াও কুণ্ঠাবোধ কৰা নাই। ৰাষ্ট্ৰীয় স্বাৰ্থত সাহসী সিদ্ধান্ত গ্ৰহণৰ এই প্ৰক্ৰিয়া অব্যাহত থাকিব আৰু অধিক দ্ৰুতগতিত আগবাঢ়ি যাব বুলি তেওঁ আশ্বাস দিয়ে। শ্ৰীমোদীয়ে কয় যে আজিৰ আকাংক্ষিত ভাৰত কাইলৈৰ উন্নত ভাৰতৰ নিশ্চয়তা। তেওঁ কয় যে দেশৰ ডাঙৰ আকাংক্ষা আৰু সপোন আছে আৰু সেয়েহে ইয়াৰ সংকল্প আৰু লক্ষ্যও সমানেই বৃহৎ। মধ্যবিত্ত শ্ৰেণী এই আকাংক্ষাৰ চালিকা শক্তি বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে জীৱন যাপনৰ সুচলতা, মানসম্পন্ন জীৱন যাপন আৰু নতুন নতুন সুযোগৰ সৃষ্টি কৰি তেওঁলোকৰ আশা পূৰণত মনোনিৱেশ কৰিছে। শক্তিখণ্ডৰ সন্দৰ্ভত শ্ৰীমোদীয়ে অতি সোনকালেই 500 গিগাৱাট নবীকৰণযুক্ত শক্তিৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে সৌৰশক্তি দ্ৰুত

0: বিৱৰণো অন্তৰ্ভুক্ত কৰা হৈছে। এন ডি এ চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতৰ সৰ্বাধিক সময়ৰ বাবে অবিৰতভাৱে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱা উপলক্ষে এই বৈঠক অনুষ্ঠিত হয়। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এই প্ৰস্তাৱ আগবঢ়াই কয় যে ভাৰতৰ সৰ্বাধিক সময়ৰ বাবে অবিৰতভাৱে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী মোদীলৈ এয়া এক ঐতিহাসিক সন্মান। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এৰ মুখ্যমন্ত্ৰী আৰু নেতাসকলক তেওঁলোকৰ আন্তৰিক শুভেচ্ছাৰ বাবে ধন্যবাদ জনায়। তেওঁ কয় যে ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু আঞ্চলিক আকাংক্ষাক আগুৱাই নিয়াৰ বাবে এন ডি এৰ যাত্ৰাক পাৰস্পৰিক বিনিময়ৰ সংকল্পৰ দ্বাৰা সংজ্ঞায়িত কৰা হৈছে। এন ডি এ ৰাষ্ট্ৰ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সেৱাত নতুন শক্তিৰে কাম কৰি যাব বুলি তেওঁ কয়। এই বৈঠকত বিজেপিৰ সভাপতি নীতিন নবীন, টি ডি পিৰ মুৰববী চন্দ্ৰবাবু নাইডু, জে ডি ইউৰ নেতা সঞ্জয় ঝা, শিৱসেনাৰ মুৰববী একনাথ সিন্দে, এল জে পিৰ নেতা চিৰাগ পাছোৱানকে ধৰি আন আন মন্ত্ৰী আৰু নেতাসকল উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনী, মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম, জাৰ্মানৰ চেঞ্চেলৰ ফেডৰিক মাৰ্ছ, কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক তেওঁলোকৰ আন্তৰিক শুভেচ্ছা আৰু বাৰ্তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীক ধন্যবাদ জ্ঞাপন কৰি কয় যে ভাৰত ইটালী বিশেষ কৌশলগত অংশীদাৰিত্বৰ শক্তিশালী গতিবেগক দুয়োখন ৰাষ্ট্ৰৰ পাৰস্পৰিক লাভৰ বাবে গঢ়ি তুলিবলৈ তেওঁ আগ্ৰহী। প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে ভাৰত আৰু মালয়েছিয়াৰ মাজৰ শক্তিশালী তথা চিৰস্থায়ী বন্ধুত্বক তেওঁ গভীৰভাৱে মূল্য দি দুয়োখন দেশৰ জনসাধাৰণৰ সুবিধাৰ্থে অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে মালয়েছিয়াৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী। ৰেলৱে তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এদিনীয়া ভ্ৰমণসূচীৰে আজি জয়পুৰত উপস্থিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আকাশবাণী জয়পুৰ কেন্দ্ৰত উপস্থিত হৈ ভাৰ্চুৱেল মাধ্যমেৰে জয়সলমেৰ জিলাৰ ৰামগড়ত এটা 20 কিলোৱাট ক্ষমতাসম্পন্ন এফ এম ট্ৰান্সমিটাৰ মুকলি কৰিব। প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ প্ৰাসুন যোশীও অনুষ্ঠানত উপস্থিত থাকিব। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে জয়পুৰৰ মালভিয়া ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সাংস্কৃতিক মন্ত্ৰালয়ে 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক অকাডেমী ফেলোশ্বিপ, অকাডেমী ৰত্ন, সংগীত নাটক অকাডেমী বঁটা আৰু উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ ঘোষণা কৰিছে। সাধাৰণ পৰিষদে সংগীত নৃত্য, থিয়েটাৰ, লোকগীত, লোকনৃত্য, পৰম্পৰাগত গীত নৃত্য, জনজাতীয় সংগীত নৃত্য, নাটক আৰু পুতলা নাটকৰ বাবে বিভিন্ন ক্ষেত্ৰৰ 108 জন শিল্পীক নিৰ্বাচিত কৰিছে। দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ পৰা শিল্পী তথা বঁটাপ্ৰাপকসকলক নিৰ্বাচিত কৰা হৈছে। লগতে অকাডেমীৰ সাধাৰণ পৰিষদে 2024-25 বৰ্ষৰ সংগীত নাটক অকাডেমী আৰু উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰৰ বাবে 106 জন যুৱ শিল্পী বাছনি কৰিছে। মন্ত্ৰালয়ে জনোৱা মতে উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰত এখন তাম্ৰপত্ৰ, এখন অংগবস্ত্ৰৰ লগতে 25,000 টকা প্ৰদান কৰা হ'ব। অকাডেমীৰ ফেলোশ্বিপৰ বাবে নিৰ্বাচিত শিল্পীসকলে তাম্ৰপত্ৰ আৰু অংগবস্ত্ৰৰ লগতে 3,00,000 টকাকৈ লাভ কৰিব। সমান্তৰালকৈ অকাডেমী বঁটাপ্ৰাপক শিল্পীসকলক তাম্ৰপত্ৰ আৰু অংগবস্ত্ৰৰ লগতে 1,00,000 টকাকৈ প্ৰদান কৰা হ'ব। বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ছফিয়াত বুলগেৰিয়াৰ প্ৰধানমন্ত্ৰী ৰুমেন ৰাদেৱক সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ভাৰত বুলগেৰিয়া কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰি তুলিব পৰা নতুন সুযোগসমূহৰ ওপৰত আলোকপাত কৰে। ক্ৰমাৎ অস্থিৰ হৈ পৰা বিশ্বক বিপদমুক্ত কৰি তোলা আৰু বৈচিত্ৰতা সৃষ্টিৰ বাবে ঘনিষ্ঠ দ্বিপাক্ষিক সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নীতি আয়োগৰ 1ম পৰিচালনাৰ বৈঠকত সভাপতিত্ব কৰিব। দেশৰ 140 কোটি নাগৰিকৰ আশা আকাংক্ষা নিশ্চিতভাৱে পূৰণ হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এৰ বৈঠকত প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ বাবে অভিনন্দন জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি আকাশবাণীৰ জয়পুৰ কেন্দ্ৰত 20 কিলোৱাট ক্ষমতাসম্পন্ন এফ এম ট্ৰান্সমিটাৰ মুকলি কৰিব আৰু সাংস্কৃতিক মন্ত্ৰালয়ে সংগীত নাটক অকাডেমী ফেলোশ্বিপ, সংগীত নাটক অকাডেমী বঁটা আৰু উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ ঘোষণা কৰিছে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55।
1: অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। আৰম্ভ কৰিছো আধুনিকীত অনুষ্ঠানটি।

অনুষ্ঠানত প্ৰথমে শুনো মণি মহন্ত জীৱেন্দ্ৰ দেৱশৰ্মা আৰু সহযোগী শিল্পী কণ্ঠৰ এটি গীত। গীতৰ কথা মণি মহন্তৰ।

মণি মহন্ত জীবেন্দ্ৰ দেৱ শৰ্মা আৰু সহযোগী শিল্পী কণ্ঠত গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক মহালক্ষ্মী আয়াৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কৈলাশনাথ শৰ্মাৰ।

মহালক্ষ্মী আয়াৰৰ কণ্ঠত গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কৈলাশনাথ শৰ্মাৰ।

জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক মালবিকা বৰাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা মণি মহন্তৰ।

অনুষ্ঠানত সেয়া আছিল মালবিকা বৰা। আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনক প্ৰদীপ শৰ্মাৰ গীতৰ কথাৰে পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত।

পুলক বেনাৰ্জীৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক মৌচুমী চহৰীয়াৰ কণ্ঠৰ এটি গীত, গীতৰ কথা পলাশ গগৈৰ।

সেয়া আছিল মৌচুমী চহৰীয়া। আধুনিক গীত অনুষ্ঠানৰ শেষত এইবাৰ শুনক সদানন্দ গগৈৰ কণ্ঠত এটি গীত, গীতৰ কথা শিল্পীৰ নিজৰ।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগতে অন্যান্য মানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্সৰ বিষয়ত এমএছচি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থী বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগতে অন্যান্য মানচ থাকিব। প্ৰাৰ্থী বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফাইটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্টেণ্ট মেকানিক, মিলৰাইট মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্ছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ মেকানিষ্ট, ৰেফ্ৰিজাৰেশ্যনছ এণ্ড এয়াৰ কণ্ডিচনিং মেকানিক, ইয়াৰে যিকোনো ট্ৰেডত ITR চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো শাখাত ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। পুনৰ কৈছো indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰণৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in চাব পাৰে। পুনৰ কৈছো indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি কৈছো মঞ্জিত গগৈয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালি আদালতত সময়

0: অভাৱৰ বাবে ৰাজা অসম আৰু বিৰিঞ্চি বৰা নামৰ দুজন লোকে সাক্ষ্য প্ৰদান কৰিব নোৱাৰাত আজি আদালতে পুৱাৰ ভাগতেই লোক দুজনৰ সাক্ষ্য গ্ৰহণ কৰিব। ইপিনে আজিৰ দিনটোত সাক্ষ্য প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ লগতে ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা নামৰ লোক দুজন আদালতত উপস্থিত থাকিব। ইতিমধ্যে ফাষ্ট ট্ৰেক আদালতত গোচৰটোৰ সন্দৰ্ভত কেইবাগৰাকীও লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। অসম দেশৰ কনচাৰ্ট অৰ্থনীতিৰ নতুন কেন্দ্ৰ হিচাপে পৰিচিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। গুৱাহাটীৰ খানাপাৰাত পোষ্ট মেলনৰ অনুষ্ঠানৰ পাছত ৰাজ্যৰ পৰ্যটন খণ্ডৰ লগতে বিভিন্ন খণ্ডত ইতিবাচক প্ৰভাৱ পৰিছে আৰু অহা 5 বছৰত 700 কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান কৰা হৈছে। অসম পৰ্যটন উন্নয়ন নিগম, বুক মাই শ্ব আৰু EY পাৰ্থেননৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণী বৰাই গুৱাহাটীত কালি এখন সংবাদমেলত কয় যে কনচাৰ্ট অৰ্থনীতিৰ অংশ হিচাপে গুৱাহাটীৰ লগতে যোৰহাট আৰু ডিব্ৰুগড়ত এবছৰত 3টাকৈ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব। তেওঁ লগতে গুৱাহাটীত কনচাৰ্ট এৰিনা নিৰ্মাণ হ'ব বুলিও প্ৰকাশ কৰে।
1: অহা 5 বছৰত যিধৰণে এতিয়া আমাৰ আগবাঢ়িছে, যিধৰণৰ ইকনমিক ইম্পেক্ট আমি লাষ্ট পোষ্ট মেলন নিৰ্মাণত দেখিলোঁ, তাক এজাম্পশ্যন হিচাপে লৈ বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত যদি এছেচমেণ্ট কৰিছে, চাৰ্ভে কৰিছে, তাত বেচিছে এটা 5 বছৰত এটা 700 কোটি টকাৰ ইকনমিক ইম্পেক্ট এটা তেওঁলোকে এছেছ কৰিছে। আৰু যিটো আপুনি কনচাৰ্ট এৰেনাৰ কথা কৈছে, যি আমি দেখিছোঁ যে যিধৰণৰ কনচাৰ্ট আমি ৰেছপঞ্চ পাইছোঁ, পলিচিখন যিখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন পলিচি এডপ্ট কৰিছে, তাৰ পাছত যিধৰণৰ ৰেছপঞ্চ আৰু আমি যিধৰণে অৰ্গেনাইজ কৰিবলৈ সক্ষম হৈছোঁ, নিশ্চয় এটা ইণ্টাৰনেশ্যনেল এৰেনাৰ প্ৰয়োজন আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ এটা পদক্ষেপ, তেখেত এটা কথা ভাবিছে যে অসমত এটা কনচাৰ্ট ইণ্টাৰনেশ্যনেল এৰেনা হ'ব লাগে আৰু অহা 2-3 বছৰৰ ভিতৰত এনেকুৱা ধৰণৰ হয়তো কনচাৰ্ট এৰেনা অসমত গঢ় লৈ উঠিব, যিটোত 12 মাহে এনেকুৱা ধৰণৰ কিছুমান এক্টিভিটি, সেয়া কনচাৰ্টেই হওক, লাইভ ইভেণ্টছ হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠান যাতে বিভিন্ন অৰ্গেনাইজাৰে অসমত আহি অনুষ্ঠিত কৰে।
0: অসম উন্নয়ন পৰ্যটন নিগম লিমিটেড আৰু EY পাৰ্থেননৰ সহযোগত বুক মাই শ্বুৱে গুৱাহাটীত পোষ্ট মেলনৰ অনুষ্ঠানৰ প্ৰেক্ষাপটত প্ৰকাশ কৰা দ্য আছাম ব্লু প্ৰিণ্ট টাৰ্মিং লাইভ মিউজিক ইকনমি ইন টু এ টুৰিজিম মাল্টিপ্লায়াৰ শীৰ্ষক প্ৰতিবেদনত ৰাজ্যৰ পোনপটীয়া মনোৰঞ্জন খণ্ডৰ অৰ্থনীতি, পৰ্যটন, কৰ্মসংস্থাপন আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰভাৱৰ বিষয়ত পৰ্যালোচনা কৰা হৈছে। প্ৰতিবেদনখনত অসমৰ উদাহৰণ দি সুপৰিকল্পিত ব্যৱস্থা গঢ়ি পৰ্যটন আন্তঃগাঁথনিৰ বিকাশ আৰু দীৰ্ঘম্যাদী বিনিয়োগৰ জৰিয়তে মনোৰঞ্জনক কেৱল এটা সাংস্কৃতিক আয়োজনৰ গণ্ডিত সীমাবদ্ধ নাৰাখি ধাৰাবাহিক অৰ্থনৈতিক প্ৰগতিৰ চালিকা শক্তিলৈ ৰূপান্তৰ কৰা সম্ভৱ বুলি প্ৰকাশ কৰা হৈছে। সুপৰিকল্পিতভাৱে বৃহৎ পৰিসৰৰ পোনপটীয়া মনোৰঞ্জনমূলক অনুষ্ঠানৰ ধাৰাবাহিক আয়োজনৰ জৰিয়তে অহা 5 বছৰত অসমত 700 কোটিতকৈ অধিক টকাৰ সামগ্ৰিক অৰ্থনৈতিক প্ৰভাৱ সৃষ্টি হ'ব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। নগাঁও জিলাৰ কলিয়াবৰ সমজিলাৰ অন্তৰ্গত শিলঘাট অঞ্চলত 2টাকৈ বাঘৰ উপস্থিতিয়ে জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰাৰ বাতৰি পোৱা গৈছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে, কলিয়াবৰৰ খালনা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত স্থানীয় লোকে 2টাকৈ ৰয়েল বেংগল টাইগাৰৰ উপস্থিতি প্ৰত্যক্ষ কৰে। জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কলিয়াবৰ সমজিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি শিলঘাটৰ কামাখ্যা মন্দিৰৰ পৰা কামাখ্যা সোণাৰীগাঁও সংযোগী লোক নিৰ্মাণ বিভাগৰ নতুন পথত যিকোনো লোকৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কালি হাতীমুৰা অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি জলসম্পদ বিভাগে গ্ৰহণ কৰা খহনীয়া প্ৰতিৰোধমূলক কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। জিলা আয়ুক্তগৰাকীয়ে নগাঁও জলসম্পদ সংমণ্ডলৰ বিষয়াসকলৰ সৈতে খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে খহনীয়াৰ কবলত পৰা জনবসতি, কৃষিভূমি আৰু ৰাজহুৱা আন্তঃগাঁথনিৰ সুৰক্ষাৰ বুজ লয়। তেওঁ ক্ষতিগ্ৰস্ত ৰাইজৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সময়োপযোগী আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰে। তদুপৰি খহনীয়া প্ৰৱণ ঠাইসমূহ নিৰন্তৰ নিৰীক্ষণ কৰি থকাৰ লগতে প্ৰয়োজনীয় সুৰক্ষামূলক কাম কাজ শীঘ্ৰেই সম্পন্ন কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। এই পৰিদৰ্শনকালত জিলা আয়ুক্তগৰাকীক কলিয়াবৰৰ আয়ুক্ত ৰাজ বৰুৱা আৰু সহকাৰী আয়ুক্ত নীলোৎপল চেতিয়াই সংগ দিয়ে। কামৰূপ জিলাৰ বকুত কালি বকু ছয়গাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰাজু মেছে 5টাকৈ পথৰ কামৰ আধাৰশিলা স্থাপন কৰে। সমষ্টিটোৰ বহুকেইখন গাঁৱৰ পথ ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়নৰ পুঁজিৰ প্ৰায় 6,19,08,900 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব। সমষ্টিটোৰ অন্তৰ্গত চমৰীয়া সত্ৰৰ পৰা ৰাম সৰস্বতী একাডেমীলৈ যোৱা পথটো প্ৰায় 75 লাখ টকা, চোলাপথাৰ পৰা চমৰীয়া পুৰণা বাছ আস্থানলৈ যোৱা পথটো প্ৰায় 78 লাখ টকা পুঁজি ব্যয়েৰে নিৰ্মাণ কৰা হ'ব।
2: परिवार को घर में बिजली बनाकर वही बिजली बेचकर कमाई का एक और साधन देना चाहता है।
3: भारत के प्रधानमंत्री ने भारत में जिस सौर क्रांति का आगाज किया था उसका असर अब दिखने लगा है। भारत में एक एक करके 30 लाख से अधिक परिवारों की छत पर सोलर पैनल लग चुके हैं। आप भी इस ऊर्जा क्रांति का हिस्सा बने। पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in। हर घर सूर्य घर।
4: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं जागृति शर्मा। प्रधानमंत्री नरेंद्र मोदी आज नई दिल्ली में नीति आयोग की 11वीं शासी परिषद की बैठक की अध्यक्षता करेंगे। प्रधानमंत्री ने कहा, पिछले 12 वर्षों में 25 करोड़ से अधिक लोगों का गरीबी से बाहर आना एनडीए सरकार की सही नीतियों का प्रमाण। भारतीय वाणिज्य मंडल ने पश्चिम बंगाल में 1,00,000 करोड़ रुपए के निवेश की योजना बनाई। उत्तर पूर्वी बंगाल, पश्चिम बंगाल में हिमालय के तराई क्षेत्र, ओडिशा, केरल और माहे के कुछ स्थानों पर आज मूसलाधार बारिश की संभावना। पश्चिम एशिया संघर्ष में तनाव के बीच अमरीकी सेना ने ईरान में कई ठिकानों पर हमले किए। प्रधानमंत्री मोदी ने भारतीय खिलाड़ियों के प्रदर्शन की सराहना की और देश से ओलंपिक के लिए महत्वाकांक्षी लक्ष्य निर्धारित करने का आग्रह किया। अब समाचार विस्तार से। प्रधानमंत्री नरेंद्र मोदी आज राष्ट्रपति भवन सांस्कृतिक केंद्र में नीति आयोग की 11वीं शासी परिषद की बैठक की अध्यक्षता करेंगे। विकसित भारत 2047 के लिए प्रधानमंत्री के दृष्टिकोण के अनुरूप इस वर्ष की बैठक का विषय है, विकसित भारत 2047 के लिए समावेशी मानव विकास। हमारे संवाददाता ने बताया है कि बैठक में विभिन्न राज्यों के मुख्यमंत्री और केंद्र शासित प्रदेशों के उपराज्यपाल भाग लेंगे। वे समावेशी मानव विकास ढांचे पर चर्चा करेंगे।
5: बैठक में देश भर में उद्यमिता को बढ़ावा देने, कौशल विकास को मजबूत करने और अस्थायी रोजगार के अवसर सृजित करने के उपायों पर भी विचार विमर्श किया जाएगा। इन चर्चाओं में शासन, डिजिटल सार्वजनिक अवसंरचना, अभिसरण, साझेदारी और डेटा आधारित प्रणालियों सहित प्रमुख सहायक तत्वों का उपयोग करते हुए एक कार्यान्वयन प्रारूप तैयार करने पर बल दिया जाएगा। इसके साथ ही अल्प, मध्यम और दीर्घकालिक परिणामों पर नजर रखने के लिए एक तंत्र भी स्थापित किया जाएगा, जिससे जवाबदेही और मापन योग्य प्रभाव सुनिश्चित हो सके। समावेशी मानव विकास पर राष्ट्रीय दृष्टिकोण के साथ राज्य के दृष्टिकोणों को संरक्षित करने पर विशेष बल दिया जाएगा। नीति आयोग की शासी परिषद 26 से 28 दिसंबर 2025 के दौरान आयोजित मुख्य सचिवों के 5वें राष्ट्रीय सम्मेलन की सिफारिशों पर भी ध्यान केंद्रित करेगी। अनुपम मिश्र के साथ आनंद कुमार, आकाशवाणी समाचार, दिल्ली।
4: प्रधानमंत्री नरेंद्र मोदी ने कहा है कि देश के 140 करोड़ नागरिकों की आकांक्षाएं अवश्य पूरी होंगी। श्री मोदी ने कहा कि राष्ट्रीय जनतांत्रिक गठबंधन एनडीए ने हमेशा देश के भरोसे को मजबूत किया है। नई दिल्ली के भारत मंडपम में आयोजित एनडीए सम्मेलन को संबोधित करते हुए उन्होंने कहा कि पिछले 12 वर्षों में 25 करोड़ से अधिक लोगों का गरीबी से बाहर आना सरकार की सही नीतियों और सही दिशा का प्रमाण है।
2: एनडीए सरकार के इन 12 वर्षों में 25 करोड़ से ज्यादा लोगों का गरीबी से बाहर निकलना, ये दिखाता है कि हमारी नीतियां सही हैं, हमारी दिशा सही है। ये सफलता आज देश के हर उस व्यक्ति को एक भरोसा देती है कि एक न एक दिन उसका संघर्ष भी खत्म होगा, एक दिन उसके सपने भी पूरे होंगे।
4: प्रधानमंत्री ने कहा कि विकसित भारत का सपना अब देश के हर नागरिक का संकल्प बन चुका है। उन्होंने कहा कि वैश्विक आर्थिक चुनौतियों के बावजूद भारत ने वर्ष 2025-26 में 7.7% की विकास दर हासिल की है।
2: एनडीए के 12 वर्षों की उपलब्धियों की एक और विशेषता है, हमें ये उपलब्धियां वैश्विक अस्थिरता और अशांति के दौर में हासिल हुई है। दुनिया के बड़े बड़े देशों की अर्थव्यवस्थाएं संघर्ष कर रही है, तब भी 2025-26 में भारत ने 7.7% की ग्रोथ रेट हासिल की है और पिछला क्वार्टर तो जो 31 मार्च को खत्म हुआ उसमें भी भारत की ग्रोथ 7.8% रही है।
4: भारतीय जनता पार्टी के अध्यक्ष नितिन नवीन ने बताया कि एनडीए सम्मेलन में 35 राजनीतिक दलों के 75 प्रतिनिधियों ने भाग लिया। श्री नवीन ने मीडिया से बातचीत में कहा कि एनडीए नेताओं ने प्रधानमंत्री नरेंद्र मोदी के नेतृत्व के प्रति आभार व्यक्त किया और उनकी ऐतिहासिक उपलब्धि पर बधाई दी। प्रधानमंत्री नरेंद्र मोदी देश के लगातार सबसे लंबे समय तक निर्वाचित प्रधानमंत्री बनने की उपलब्धि पर अमरीकी राष्ट्रपति डोनाल्ड ट्रंप ने उन्हें बधाई दी है। राष्ट्रपति ट्रंप ने सोशल मीडिया संदेश में कहा कि श्री मोदी एक बुद्धिमान व्यक्ति है। रूस ने श्री मोदी को सभी भारतीय प्रधानमंत्रियों में सर्वश्रेष्ठ करार दिया है।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আৰম্ভ কৰিছো আধুনিকীত অনুষ্ঠানটি। অনুষ্ঠানত প্ৰথমে শুনক বৰ্ণালী কলিতাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা মনোজ শৰ্মাৰ।

আধুনিকীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত এইবাৰ শুনক উপত্যকাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা কবিন ফুকনৰ।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে কলা সংস্কৃতি তথা সংগীত ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ৰাজ্যৰ পাঁচগৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাৱ্য সময়সূচী প্ৰকাশ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আৰু মেক্সিকোত আজিৰে পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। কলা সংস্কৃতি তথা সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি সত্ৰীয়া শিল্পী প্ৰেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে 2024 বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে 2025 বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কণ্ডলী, সত্ৰীয়া সংগীত তথা নৃত্যশিল্পী ভাস্কৰজ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে। বঁটা লাভ কৰি বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে এইদৰে অনুভৱ ব্যক্ত কৰে।
1: মনৰ আশা পূৰ্ণ হোৱা যেন লাগিছে। অতৰ দিনৰ পৰা এই নাটকতে একাণপতীয়াকৈ লাগি আছো। মোৰ লগত কাম কৰা যিসকল সহশিল্পী, কিছুমান নাইকিয়া হল, কিছুমান এতিয়াও আছে, সকলোকে ধন্যবাদ জনাইছো অসমবাসী ৰাইজলৈ। এই বঁটাটোৱে মোৰ সন্মান তথা মই ভাৰতবৰ্ষত এগৰাকী নাগৰিকত্ব যে নতুনকে পালো এনেকুৱা অনুভৱ হৈছে। আকাশবাণীলৈ মোৰ খুব নিবিড় সম্পৰ্ক, একেবাৰে সৰু কালিৰ পৰা মইনা মেলৰ পৰা আদি কৰি গোটেই সুদীৰ্ঘ জীৱন মই জড়িত হৈ আছো আকাশবাণীৰ লগত, আৰু মোক অভিনন্দন জনোৱাৰ বাবে মই অত্যন্ত সুখী হৈছো।
0: সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষী মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোকসংগীত শিল্পী দিলীপ হীৰালৈ 2024 বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। 2025 বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শইকীয়া, সত্ৰীয়া নৃত্যৰ শিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন আৰু টোকাৰী গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মাই ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ লাভ কৰিছে। বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰা শিল্পী হীৰকজ্যোতিয়ে এইদৰে মনৰ কথা প্ৰকাশ কৰে।
2: আজি এটা বিশেষ দিন, এটি বিশেষ মুহূৰ্ত, ইমান এটা ভাল সন্মান আমালৈ প্ৰদান কৰিলে, অৰ্থাৎ আমাক যোগ্য বুলি ভাবিলে। গতিকে তাৰ কাৰণে ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ সমূহ বিষয়ববীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছো, আৰু আজি গুৰুলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো, IPTIলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো। আৰু মোক এইখিনি যি মই আজি বঁটা পালো বা যি এটা সন্মান পালো, আজি তাৰিখলৈকে যিখিনি মানুহে মোক দিহা পৰামৰ্শ দি আগবঢ়াই লৈ আনিলে, গতিকে প্ৰত্যেকগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছো, কৃতজ্ঞতাৰ কীৰ্তাঞ্জলি অৰ্পণ কৰিছো। আৰু এতিয়া যদিও বঁটাটো পালো, ভয়ো বাঢ়িল আৰু দায়িত্বও বাঢ়িল, গতিকে আটাইৰ পৰা আশীৰ্বাদ বিচাৰিছো যাতে অনাগত সময়ত আমি যাতে আৰু কাম কৰি যাব পাৰো, প্ৰতিগৰাকীৰ পৰা আশীৰ্বাদ বিচাৰিছো।
0: কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এইবেলি দেশৰ মুঠ সাতগৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে সংগীত, নৃত্য, নাটক, লোক, জনজাতীয় আৰু পুতলা নাচৰ লগতে পৰিৱেশ্য কলাৰ বিভিন্ন শিতানত সামগ্ৰিক অৱদান আৰু গৱেষণাৰ বাবে 108গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটাৰ বাবে বাছনি কৰিছে। ইয়াৰ উপৰি একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে 106গৰাকী যুৱ শিল্পীক ওস্তাদ বিছমিল্লা খান বঁটাৰ বাবে বাছনি কৰিছে। ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। শিক্ষা বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছত বিভাগটোৰ কেইবাখনো পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষকৰ খালী পদৰ তথ্য শিক্ষা সেতু এপৰ পৰা লাভ কৰা হৈছে। খালী পদ পূৰণৰ ক্ষেত্ৰত বিভাগে এইবাৰ কিমান সংখ্যক শিক্ষকে অৱসৰ গ্ৰহণ কৰিব সেই বিষয়টোতো গুৰুত্ব দিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে নিযুক্তিৰ বিজ্ঞাপন শাখাৰ পৰা নিযুক্তি লাভ কৰালৈকে এই দীঘলীয়া সময়ছোৱাত বহু শিক্ষকে অৱসৰ গ্ৰহণ কৰে আৰু ভালেসংখ্যক পদ খালী হৈ পৰে। সেয়েহে এইবাৰ নিযুক্তিৰ সময়ত 2027 চনৰ 31 মাৰ্চৰ ভিতৰত কিমান পদ খালী হ'ব সেই বিষয়টোত বিশেষভাৱে নজৰ দিয়া হ'ব যাতে খালী পদসমূহ সঠিকভাৱে পূৰণ হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। শ্ৰীমোদীয়ে কালি পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ 4398 দিনৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব অৰ্জন কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে দেশৰ 140 কোটি নাগৰিকৰ আশা আকাংক্ষা নিশ্চিতভাৱে পূৰণ কৰা হ'ব। তেওঁ কয় যে NDA সদায় ৰাষ্ট্ৰৰ আস্থা অধিক শক্তিশালী কৰি আহিছে। কালি সন্ধিয়া নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত NDAৰ এখন বৈঠকত ভাষণ দি তেওঁ কয় যে কংগ্ৰেছৰ বিশ্বাসঘাতকতাৰ পাছত দেশৰ জনসাধাৰণে NDA চৰকাৰক নিজৰ আস্থা অৰ্পণ কৰিছে। NDA চৰকাৰে যোৱা 12 বছৰত 25 কোটিতকৈও অধিক লোকক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰাটোৱে এই চৰকাৰৰ নীতিসমূহ যে শুদ্ধ আৰু সঠিক সেয়া প্ৰতিফলিত কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনি, মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম, জাৰ্মানৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্ছ, কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে সৰ্বাধিক সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক শুভেচ্ছা

0: ইচ্ছা জ্ঞাপন কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাব্য সময়সূচী প্ৰকাশ কৰিছে। পৰিষদে জাৰি কৰা অধিসূচনা অনুসৰি পৰৱৰ্তী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2027 চনৰ ফেব্ৰুৱাৰী মাৰ্চত অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ বাবে জুনত প্ৰথম গোট পৰীক্ষা, ছেপ্টেম্বৰত ছমহীয়া পৰীক্ষা, অক্টোবৰত দ্বিতীয় গোট পৰীক্ষা আৰু ডিচেম্বৰত পুনৰীক্ষণমূলক পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাৰ অন্যান্য সময়সূচী অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাবে আগষ্টত প্ৰথমটো গোট পৰীক্ষা অনুষ্ঠিত হ'ব। একেদৰে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছমহীয়া পৰীক্ষা নৱেম্বৰত আৰু 2027 চনৰ জানুৱাৰীত দ্বিতীয়টো গোট পৰীক্ষা অনুষ্ঠিত হ'ব। 31 মাৰ্চৰ পূৰ্বে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। অধিসূচনাত উল্লেখ থকা অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ সকলো গোট পৰীক্ষা, ছমহীয়া, পুনৰীক্ষণমূলক আৰু বছৰেকীয়া পৰীক্ষাৰ সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বাধ্যতামূলকভাৱে অনুষ্ঠিত কৰিব লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ সৰবিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালি আদালতত সময়ৰ অভাৱৰ বাবে ৰাজা অসম আৰু বিৰিঞ্চী বৰা নামৰ দুজন লোকে সাক্ষ্য প্ৰদান কৰিব নোৱাৰাত আজি আদালতে পুৱাৰ ভাগতে লোক দুজনৰ সাক্ষ্য গ্ৰহণ কৰিব। ইপিনে আজিৰ দিনটোত সাক্ষ্য প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ লগতে ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা নামৰ লোক দুজন আদালতত উপস্থিত থাকিব। ইতিমধ্যে ফাষ্ট ট্ৰেক আদালতত গোচৰটোৰ সন্দৰ্ভত কেইবাগৰাকীও লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। অসম দেশৰ কনচাৰ্ট অৰ্থনীতিৰ নতুন কেন্দ্ৰ হিচাপে পৰিচিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। গুৱাহাটীৰ খানাপাৰাত পষ্ট মেলনৰ অনুষ্ঠানৰ পাছত ৰাজ্যৰ পৰ্যটন খণ্ডৰ লগতে বিভিন্ন খণ্ডত ইতিবাচক প্ৰভাৱ পৰিছে আৰু অহা 5 বছৰত 700 কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান কৰা হৈছে। অসম পৰ্যটন উন্নয়ন নিগম, বুক মাই শ্ব আৰু ইউআই পাৰ্থেননৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণী বৰাই গুৱাহাটীত কালি এখন সংবাদমেলত কয় যে কনচাৰ্ট অৰ্থনীতিৰ অংশ হিচাপে গুৱাহাটীৰ লগতে যোৰহাট আৰু ডিব্ৰুগড়ত এবছৰত 3টাকৈ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব। তেওঁ লগতে গুৱাহাটীত কনচাৰ্ট এৰিনা নিৰ্মাণ হ'ব বুলিও প্ৰকাশ কৰে।
1: অহা 5 বছৰ যিধৰণে এতিয়া আমাৰ আগবাঢ়িছে, যিধৰণৰ ইকনমিক ইম্পেক্ট আমি লাষ্ট পষ্ট মেলন নিৰ্মাণত দেখিলো, তাক জামচন হিচাপে লৈ বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত যদি এছেচমেণ্ট কৰিছে, চাৰ্ভে কৰিছে, তাত বেচিছে এটা 5 বছৰত 700 কোটি টকাৰ ইকনমিক ইম্পেক্ট এটা তেওঁলোকে এছেছ কৰিছে। আৰু যিটো আপুনি কনচাৰ্ট এৰেনাৰ কথা কৈছে, যি আমি দেখিছো যে যিধৰণৰ কনচাৰ্ট আমি ৰেছপঞ্চ পাইছো, পলিচিখন যিখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন পলিচি এডপ্ট কৰিছে, তাৰ পাছত যিধৰণৰ ৰেছপঞ্চ আমি যিধৰণে অৰ্গেনাইজ কৰিবলৈ সক্ষম হৈছো, নিশ্চয় এটা ইণ্টাৰনেশ্যনেল এৰেনাৰ প্ৰয়োজন আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ এটা পদক্ষেপ, তেখেত এটা কথা ভাবিছে যে অসমত এটা কনচাৰ্ট ইণ্টাৰনেশ্যনেল এৰেনা হ'ব লাগে আৰু অহা 2-3 বছৰৰ ভিতৰত এনেকুৱা ধৰণৰ হয়তো কনচাৰ্ট এৰেনা অসমত গঢ় লৈ উঠিব, যিটোত 12 মাহে এনেকুৱা ধৰণৰ কিছুমান এক্টিভিটি, সেয়া কনচাৰ্টেই হওক, লাইভ ইভেণ্টছ হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠান যাতে বিভিন্ন অৰ্গেনাইজাৰে অসমত আহি অনুষ্ঠিত কৰে।
0: অসম উন্নয়ন পৰ্যটন নিগম লিমিটেড আৰু ইউআই পাৰ্থেননৰ সহযোগত বুক মাই শ্ব গুৱাহাটীত পষ্ট মেলনৰ অনুষ্ঠানৰ প্ৰেক্ষাপটত প্ৰকাশ কৰা দ্য আছাম ব্লু প্ৰিণ্ট টাৰ্ণিং লাইভ মিউজিক ইকনমি ইন টু এ টুৰিজিম মাল্টিপ্লেয়াৰ শীৰ্ষক প্ৰতিবেদনত ৰাজ্যৰ পোনপটীয়া মনোৰঞ্জন খণ্ডৰ অৰ্থনীতি, পৰ্যটন, কৰ্মসংস্থাপন আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰভাৱৰ বিশদ পৰ্যালোচনা কৰা হৈছে। প্ৰতিবেদনখনত অসমৰ উদাহৰণ দি সুপৰিকল্পিত ব্যৱস্থা গঢ়ি পৰ্যটন আন্তঃগাঁথনিৰ বিকাশ আৰু দীৰ্ঘম্যাদী বিনিয়োগৰ জৰিয়তে মনোৰঞ্জনক কেৱল এটা সাংস্কৃতিক আয়োজনৰ গণ্ডিত সীমাবদ্ধ নাৰাখি ধাৰাবাহিক অৰ্থনৈতিক প্ৰগতিৰ চালিকা শক্তিলৈ ৰূপান্তৰ কৰা সম্ভৱ বুলি কোৱা হৈছে। সুপৰিকল্পিতভাৱে বৃহৎ পৰিসৰৰ পোনপটীয়া মনোৰঞ্জনমূলক অনুষ্ঠানৰ ধাৰাবাহিক আয়োজনৰ জৰিয়তে অহা 5 বছৰত অসমত 700 কোটিতকৈ অধিক টকাৰ সামগ্ৰিক অৰ্থনৈতিক প্ৰভাৱ সৃষ্টি হ'ব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ডিব্ৰুগড় মহানগৰত বৃদ্ধি পোৱা যানজঁটৰ সমস্যা আৰু আমোলাপট্টি উড়ন সেতু তথা মানকটা ৰোডৰ ৰেলৱে অভাৰব্ৰিজৰ নিৰ্মাণ কাৰ্য চলি থকাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় চহৰত যান বাহন চলাচল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। কালি ডিব্ৰুগড় আয়ুক্ত আৰু জিলা পথ সুৰক্ষা সমিতিয়ে ডিব্ৰুগড় নগৰত গধুৰ বাহন আৰু মজলীয়া বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে। লোক নিৰ্মাণ বিভাগৰ পথ শাখাৰ পৰা পোৱা প্ৰতিবেদন অনুসৰি পথ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত যানজঁট বৃদ্ধি আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত সৃষ্টি হ'ব পৰা সম্ভাৱ্য বিপদক লৈ উদ্বেগ প্ৰকাশ পোৱাৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে। এই বিষয়ে সন্দৰ্ভত 3 জুনত অতিৰিক্ত পৰিবহণ জিলা আয়ুক্তৰ নেতৃত্বত ব্যৱসায় সন্থাৰ লগতে কেইবাটাও প্ৰতিষ্ঠানৰ লগত আলোচনা অনুষ্ঠিত হয়। এই নিৰ্দেশনা অনুসৰি গধুৰ আৰু মজলীয়া যান বাহনসমূহ নগৰৰ ভিতৰত নিশা 9 বজাৰ পৰা পুৱা 6 বজাৰ ভিতৰতে প্ৰৱেশ, চলাচল আৰু সামগ্ৰী কঢ়িওৱাৰ অনুমতি প্ৰদান কৰা হৈছে। নগৰত প্ৰৱেশ কৰা সকলো

0: ইয়াৰ উপৰি তৃতীয় স্থানত থকা দলকেইটাও নক আউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ইয়াৰে ভিতৰত 72খন গ্ৰুপ পৰ্যায়ত আৰু 32খন নক আউট পৰ্যায়ৰ খেল আছে। ফাইনেল খেল 19 জুলাইত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পোৱা আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। অসম লোকসেৱা আয়োগৰ নিযুক্তি পৰীক্ষাৰ বাবে 78টা পদৰ বিপৰীতে 41,695গৰাকী চাকৰি প্ৰত্যাশীয়ে আবেদন দাখিল কৰিছে। এটা পদৰ বাবে 535গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হোৱাটো উদ্বেগজনক বুলি অসমীয়া প্ৰতিদিন কাকতে সবিস্তাৰে এটা বাতৰি প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে দীৰ্ঘতম সময়ৰ বাবে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰীলৈ পৰিগণিত হোৱা উপলক্ষে কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত বৰ্ণাঢ্য কাৰ্যসূচী সম্পৰ্কীয় বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন বাতৰি কাকততেই প্ৰথম পৃষ্ঠাত স্থান দখল কৰিছে। নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম নতুন মাইলষ্টোনত উপনীত হৈ ভাৰত মণ্ডপমত মোদী, মোৰ বাবে দেশৰ জনগণ ঈশ্বৰৰ প্ৰতিমূৰ্তি। দৈনিক অগ্ৰদূত কাকতত প্ৰকাশিত একেটা বাতৰিৰ শিৰোনাম সৰ্বাধিক কাৰ্যকালৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী, অভিলেখৰ বাবে মোদীক প্ৰশংসাৰে উপচালে কেন্দ্ৰীয় মন্ত্ৰীসভা এন ডি এ। দি চেণ্টিনেল কাকততো বাতৰিটো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰা হৈছে। ইফালে 8খন দেশৰ অংশগ্ৰহণেৰে আজি ফুটবল বিশ্বকাপ আৰম্ভ হ'ব। আমেৰিকা, কানাডা আৰু মেক্সিকোৰ 16খন ষ্টেডিয়ামত এইবাৰ বিশ্বকাপ ফুটবলৰ আয়োজন কৰা হৈছে। এই বাতৰিটোক দৈনিক অসম কাকতে সবিস্তাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম আজি আৰম্ভ ফুটবলৰ বিশ্বযুদ্ধ, মেক্সিকোত উদ্বোধনী। দি আছাম ট্ৰিবিউন কাকততো বাতৰিটোৱে প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে। পশ্চিমবংগত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ দলত ব্যাপক বিদ্ৰোহ আৰু বিসম্বাদক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতিত তুমুল চৰ্চা চলিছে। অসমীয়া খবৰ কাকতে ৰাজনৈতিকভাৱে নিশ্চিন্ন হোৱাৰ দিশে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ শিৰোনামেৰে এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33°C আৰু সৰ্বনিম্ন 26°C হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। কলা সংস্কৃতি তথা সংগীত ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ৰাজ্যৰ 5গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা। ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য। উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাৱ্য সময়সূচী প্ৰকাশ। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত আজিৰে পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 290.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। আৰম্ভ কৰিছো চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনক মৰম ছবিৰ পৰা দীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্যকণ্ঠৰ এই গীতটি।

মৰম ছবিত সেই আছিল দীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্য। অনুষ্ঠানত এইবাৰ শুনক ৱেলকাম ছবিত শান ৱাজিদ আৰু সমীয়া ৰাওৰ কণ্ঠৰীতি গীত, সংগীত স্বাজিত ৱাজিদৰ,

0: অনুষ্ঠানত এইবাৰখনক অন্য এক যাত্ৰা ছবিখনৰ পৰা জুবিন গাৰ্গ আৰু তৰালী শৰ্মাৰ কণ্ঠ এটি গীত
1: গোপনে দিলাম।

প্ৰিয় শ্ৰোতা, ৰূপালীধ অনুষ্ঠানৰ শেষত সেয়া আছিল থ্ৰী ইডিয়ট ছবিত চান আৰু চান্তনুৰ। গীতৰ কথা স্বানন কিৰকিৰিৰ, সংগীত চান্তনুৰ। আৰু এই গীতটিৰে সামৰিছোঁ আজিৰ ৰূপালীধ অনুষ্ঠানটি।

ৰূপালী ঢৌ অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। সময় এতিয়া পুৱা 9:45 কেইটিমান ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰথম অধিৱেশন। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আমাৰ আজিৰ এই অধিৱেশনৰ দায়িত্বত আছে ডিউটি ৰুমত শ্ৰুতি মেধি, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ধীৰাজ বৈশ্য, ফটিক চন্দ্ৰ বৰ্মন আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মিতুল গগৈ, আৰু ষ্টুডিঅত মই সংগীতা দাস। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক অনুপম শইকীয়া আৰু দীপাঞ্জলি ডেকাৰ কণ্ঠৈতী গীত। গীতৰ কথা ডিম্বেশ্বৰ দাসৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

অনুষ্ঠানত এইবাৰ শুনক জীবেন্দ্ৰ মোহন দেৱ শৰ্মাৰ কণ্ঠৈতী গীত, গীতৰ কথা কৌস্তুভমণি শইকীয়াৰ, প্ৰযোজনা প্ৰসেনজিৎ ফাংচুৰ।

শ্রোতাসকলে গীতিমালিকাৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক লক্ষ্যহীৰা দাসৰ গীতৰ কথাৰে মিনতি চৌধুৰী কণ্ঠৰ এটি গীত, প্ৰযোজনা মুকুল বৰুৱাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনক আৰিফুল হক আৰু শিখা বৰাৰ গ্ৰন্থ এটি গীত। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন দেৱ শৰ্মাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিবি ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

নমস্কাৰ, সমশ্ৰোতালৈ প্ৰীতিয়াৰ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম অভাৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ মুঠিমান মন পৰখা অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত আছো মই শ্ৰুতি।

প্রিয় শ্রোতা, এইখিনিতেই জানো শুনা হওক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন। আজি মনোৰঞ্জন সজোৱা হৈছে সন্ধ্যা মেনন আৰু অপূৰ্ব বেজবৰুৱাৰ গীতেৰে। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। লোকগীত প্ৰচাৰ কৰা হ'ব 6:10। সংস্কৃত মালাকাৰৰ কণ্ঠত আধুনিক গীত 6:30 শুনিবলৈ পাব আৰু 7:45 লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী শুনিবলৈ পাব। আজিৰ অতিথি পৰিচালক তথা চিত্ৰনাট্যকাৰ স্মিতা বৰ্মন, আঠ ধৰিব প্ৰাঞ্জিত প্ৰীতম কলিতা, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, আৰু এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এইখিনিতেই জানোচোনা হওক কি অনুষ্ঠানেৰেনো সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। অইন দিনৰ দৰে কাইলৈও একে সময়তে অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। 5:55 নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ অনুষ্ঠান শুনিবলৈ পাব। 6:10 শ্ৰুতিস্মা অনপল দত্তৰ কথিকা শুনিবলৈ পাব। 6:30 অনুষ্ঠানটি শুনিবলৈ পাব। 6:30 বিষয়বস্তু যোগাভ্যাস আৰু সুস্বাস্থ্য। সমল ব্যক্তি হিচাপে উপস্থিত থাকিব যোগ বিশেষজ্ঞ জয়ন্তী চক্ৰৱৰ্তী। অনুষ্ঠানটিৰ প্ৰযোজনা স্নেহা পাঠকৰ। আৰু 7:45 ন প্ৰতিভা অনুষ্ঠানটি শুনিবলৈ পাব। উপস্থিত থাকিব উদীয়মান অভিনেত্ৰী তথা নৃত্যশিল্পী অলংকৃতা মহন্ত। আৰু এই অনুষ্ঠানটিৰে সামৰা হ'ব কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে সন্ধ্যা মেদন আৰু অপূৰ্ব বেজবৰুৱাৰ গীতেৰে। প্ৰথমে শুনাবলৈ লৈছো সন্ধ্যা মেদনৰ কণ্ঠৰ কেইটিমান গীত।

প্ৰিয় শ্ৰোতা, শুনি আছে গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে সন্ধ্যা মেনন আৰু অপূৰ্ব বেজবৰুৱাৰ গীতেৰে। এতিয়া আগবঢ়াবলৈ লৈছো অপূৰ্ব বেজবৰুৱা কণ্ঠৰ কেইটিমান গীত।

প্ৰিয় শ্ৰোতা, গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন শুনিলে। আজিৰ মনোৰঞ্জন সজোৱা হৈছিলে সন্ধ্যা মেনন আৰু অপূৰ্ব বেজবৰুৱাৰ গীতেৰে। এতিয়া আগবঢ়াবলৈ লৈছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ।

অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বি টেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এম এছ চি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত কালি হোৱা 12,256টা গ্ৰেড বি আৰু গ্ৰেড চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড টু পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকাৰ লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফাইটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰে যিকোনো ট্ৰেডত আই টি আই চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো শাখাত ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি, টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCET 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। প্ৰিয় শ্ৰোতা, শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিলে।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে সংস্কৃতত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: ইয়াম আকাশবাণী, সম্প্রতি বার্তা শ্রূয়ন্তাম প্রবাচিকা সুষমা কুমারী। আদৌ মুখ্য বার্তা। ওমান দেশস্য ট্যাঙ্কর আক্রমণস্য বিষয়ে ভারতেন প্রবলম বিরোধম প্রকটিতম। এমটি জলবীর নৌকায়াঃ সর্বে কর্মচারিণঃ সুরক্ষিতাঃ ইতি সূচনা আসছে। নীতি আয়োগস্য সভায়াম প্রধানমন্ত্রিণা নরেন্দ্র মোদিনা বিকশিত ভারতস্য কৃতে কৌশলস্য বৃত্ত্যাবসরস্য চ মহত্ত্বম প্রতিপাদিতম্। আন্ধ্রপ্রদেশস্য মদ্য পরিবহন ভ্রষ্টাচার প্রকরণস্য হায়দ্রাবাদে ইডি ইত্যানেন সহসা অন্বেষণম কৃতম্। ভারতেন মালদ্বীপস দেশম প্রতি খসরা রোগস্য সূচ্যৌষধীনাম চিকিৎসা সাহায্যম প্রেষিতম্। অপিচ অদ্য রাত্রৌ বৃহত্তম ফিফা বিশ্ব চষক ক্রীড়া আরভ্যতে, যত্র মেক্সিকো দলম দক্ষিণ আফ্রিকা দলম সম্মুখীকরিষ্যতি। अथ वार्ताः विस्तरेण। ओमान देशस्य तटे एकस्याः नौकायाः उपरि सद्यः एव कृतस्य आक्रमणस्य भारतेन निन्दितम्, यस्मिन् त्रयः भारतीय नागरिकाः मृताः। नवदिल्ल्याम् अन्तर्मन्त्रिमण्डलीय वार्ताहर सम्मेलनम् अभिसम्बोधयन् विदेश मन्त्रालयस्य प्रवक्ता रणधीर जायसवालः अवदत् यत् सर्वकारेण अमेरिका देशस्य चार्ज डी अफेयर्स इत्येतान् आहूय प्रबलं विरोधं प्रकटितमस्ति। सः अस्मिन् प्रदेशे नौकायानस्य उपरि निरन्तरम् आक्रमणानि अतीव चिन्तास्पदं वर्णितानि, तथा च शान्तिं स्थिरतां च पुनः स्थापयितुं संवादस्य कूटनीतेः च आह्वानमपि अकरोत्।
2: हम अपने नाविकों के कल्याण और सुरक्षा को बहुत महत्व देते हैं। हमने कल ओमान तट पर हुए जहाज पर हमले की कड़ी निंदा की, जिसमें दुर्भाग्यवश हमने 3 भारतीय नागरिकों को खो दिया। हमने इस घटना के विरोध में भारत अमेरिकी मिशन उपप्रमुख को तलब किया था। क्षेत्र में जहाजों पर लगातार हो रहे हमले बेहद चिंताजनक है। ये हमले तुरंत बंद होने चाहिए। हम संवाद और कूटनीति का भी आह्वान

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপত আ

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হল সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা গোলাঘাট জিলাৰ চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে চলিত বৰ্ষত 11খন বিদ্যালয়লৈ সমগ্ৰ শিক্ষা অভিযানৰ অধীনত যাতায়াত সেৱাৰ ব্যৱস্থা আৰু আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা কানাডা আৰু মেক্সিকোৰ 16টা স্থানত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে বিকশিত ভাৰতৰ দৰ্শন প্ৰাপ্তিৰ দিশত আগবঢ়াৰ লগে লগে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সামূহিক দায়বদ্ধতাও বৃদ্ধি পাইছে ৰাজ্যসমূহৰ মাজত সহযোগিতা আলোচনা আৰু বিচাৰধাৰাৰ আদান প্ৰদান হোৱা উচিত বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই ক্ষেত্ৰত নীতি আয়োগে এখন মঞ্চ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে গুণগত মানৰ শিক্ষা প্ৰয়োজনীয় দক্ষতা আৰু নিয়োগৰ সুযোগ প্ৰদানৰ জৰিয়তে দেশৰ যুৱচামৰ বাবে সঠিক পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাটো মূলতঃ অগ্ৰাধিকাৰ হ'ব লাগে বুলি মন্তব্য কৰে তেওঁ লগতে কয় যে বিকশিত ভাৰত নিৰ্মাণৰ যাত্ৰাত সবলীকৃত যুৱচামে চালিকা শক্তি হিচাপে কাম কৰিব

0: ভাৰতে বিকাশ আৰু ৰপ্তানিৰ নতুন সুযোগ সৃষ্টিৰ বাবে কেইবাখনো দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত কৰাৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মহিলা নেতৃত্বাধীন বিকাশ বিকশিত ভাৰতৰ দৰ্শনৰ এটা উল্লেখনীয় দিশ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহিলাসকলৰ সম্ভাৱনীয়তা বিকশাই তোলা আৰু দেশৰ উন্নয়নৰ যাত্ৰাত ইন্ধন যোগোৱাৰ বাবে ৰাজ্যসমূহে মহিলাৰ শিক্ষা, দক্ষতা, নিৰাপত্তা আৰু সবলীকৰণত প্ৰাধান্য দিয়া উচিত। আজিৰ বৈঠকত সমগ্ৰ দেশত উদ্যমশীলতা, দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ স্থায়ী সুযোগ সৃষ্টিৰ উপায় সম্পৰ্কে আলোচনা কৰা হৈছে। বৈঠকত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপালসকলে ভাগ লৈছে। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো বৈঠকত অংশগ্ৰহণ কৰিছে। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ', কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু কেন্দ্ৰীয় চৰকাৰৰ তথা দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। এই চুক্তিখনে অসম নাগালেণ্ড সীমান্ত অঞ্চলত ব্যাপক পৰিসৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদনৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোত মূল্যৱান হাইড্ৰকাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। অৱশ্যে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব। বাক্সা আৰু বৰপেটা জিলাৰ সীমান্তৱৰ্তী গোবৰ্ধনাত আজি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বেকী নৈৰ মথাউৰি নিৰ্মাণৰ কাম বুজ লয়। পূৰ্বতে বাক্সা জিলাৰ নাৰায়ণগুৰিৰ পৰা ব্ৰহ্মপুত্ৰলৈ বিশ্ববেংকৰ অনুদানেৰে এই মথাউৰি নিৰ্মাণ কৰা হৈছিল যদিও 640 মিটাৰ দৈৰ্ঘৰ কাম অসম্পূৰ্ণ হৈ আছিল। এই অসম্পূৰ্ণ অংশৰ নিৰ্মাণ সোনকালে হ'ব বুলি প্ৰকাশ কৰে। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অবৈধ খননৰ প্ৰসংগত কয় যে মথাউৰিৰ কাম কৰোতে বা আন যিকোনো অৱস্থাত অবৈধ খনন কোনো কাৰণতে সহ্য কৰা নহ'ব।
1: মই ইয়াতে আজি নিজে আহি 640 ফুটৰ কাম প্ৰায় 4,93,00,000 টকা ব্যয় সাপেক্ষে এইখিনি যদি কিবা কাৰণত যদি কৰা নহয় তেতিয়াহ'লে আল্টিমেটলি আগন্তুক দিনত গোবৰ্ধনা গামেৰিগুৰিকে আদি কৰি গোটেই উত্তৰ অঞ্চল আগন্তুক দিনত পুনৰ মানে জলমগ্ন হ'ব, যেনেকুৱাকৈ আমাৰ 2004 চনত হৈছিলে, 2008 চনত হৈছিলে, 2009 চনত হৈছিল। গতিকে সেইকাৰণে আজি মই গুৱাহাটীৰ পৰা আহি পোনে পোনে ইয়াতে আহি ডিপাৰ্টমেণ্টৰ বিভাগৰ আমাৰ এডিচনেল চিফ ইঞ্জিনিয়াৰ আছিলে, পুলক চৌধুৰী আছিলে, বিভাগৰ আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিলে, এওঁলোকৰ লগত মই চাই পেলাই আমি দেখিছোঁ যে এইখিনি কৰাৰ প্ৰয়োজন আছে। গতিকে আগন্তুক দিনত এইখিনি কৰাৰ কাৰণে আমি আমাৰ বিভাগৰ পৰা আমি যি প্ৰচেষ্টা কৰিবলৈ কৰিম আৰু এই ক্ষেত্ৰত যদি আমাৰ কিবা এলেৰ প্ৰয়োজন হয় বা গছ গছনি কাটা যোৱাৰ কাৰণে যদি কিবা ফুটিবনো কথা হয় সেইখিনি কথাও আগন্তুক দিনত বিভাগীয়ভাৱে নিশ্চিত ওপৰত এইখিনি আমি সমাধান কৰাৰ কাৰণে প্ৰয়াস কৰিম।
0: তেওঁ সাংবাদিক আৰু সচেতন নাগৰিকসকলকো এনে অবৈধ কাৰ্যকলাপ দেখিলে তাৰ ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত প্ৰকাশ কৰিবলৈ আহান জনায়। অধ্যক্ষ শ্ৰীদাসৰ এই পৰিদৰ্শনকালত বিভাগীয় উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰীসকলো উপস্থিত আছিল। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
2: মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে আজি জিলা উন্নয়ন সমিতিৰ বৈঠকত অংশ লৈ বিভিন্ন বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে। তেওঁ লোকনিৰ্মাণ বিভাগক মৰিগাঁও জিলা চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অহা বছৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে বিভিন্ন বিভাগৰ অভিযন্তাসকলক সময়ে সময়ে নিৰ্মীয়মান প্ৰকল্পসমূহ পৰিদৰ্শন কৰি কামৰ মান পৰীক্ষা কৰাৰ লগতে 2024-25 বিত্তীয় বৰ্ষত অনুমোদন লাভ কৰা প্ৰকল্পসমূহৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ বাবেও নিৰ্দেশ দিয়ে। 2022-23 বৰ্ষৰ পৰা 2024-25 বৰ্ষলৈ অনুমোদিত পথসমূহৰ নিৰ্মাণ কাৰ্য অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰি নতুন পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কামৰ পৰ্যালোচনা কৰি তেওঁ পঞ্চায়তীৰাজ ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰৰ প্ৰতিখন আঁচনিৰ বিষয়ে যাতে ৰাইজ অৱগত হয় তাৰ বাবে জনপ্ৰতিনিধিসকলে প্ৰতিমাহে নিজেই উন্নয়নখণ্ডলৈ গৈ ৰাইজক সজাগ কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে। মৰিগাঁও জিলাত চৰকাৰী সাহায্যৰে মৎস্য উৎপাদনৰ পূৰ্ণ সম্ভাৱনা আছে বুলি উল্লেখ কৰি শ্ৰীমতী নেওগে মীন বিভাগক বৃহৎ পৰিসৰত পৰিকল্পনা কৰিবলৈ আহান জনায়। তেওঁ মহিলা আৰু শিশু বিকাশ বিভাগৰ পৰ্যালোচনা কৰি বেটি বচাও বেটি পঢ়াও অভিযানৰ অধীনত শিক্ষা বিভাগৰ সৈতে লগ হৈ সজাগতা অভিযান চলোৱাৰ বাবেও পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে লগতে জিলাখনত বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ কাম ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিয়ে। গোলাঘাট জেলার চাহবাগিচা অঞ্চলের শিক্ষার্থীসকলে নিয়মিয়াকৈ বিদ্যালয়লৈ যোৱাটো নিশ্চিত করার উদ্দেশ্যে জিলা প্রশাসন তথা শিক্ষা বিভাগের উদ্যোগত বিশেষ পদক্ষেপ লওয়া হয়েছে। জিলাখনত চলিত বর্ষত 11খন বিদ্যালয়ের সমগ্র শিক্ষা অভিযানের অধীনত যাতায়াত সেবার ব্যবস্থা করা হয়েছে। আজি আনুষ্ঠানিকভাবে এই যাতায়াত সেবার শুভারম্ভ করা হয়। এই পদক্ষেপের অধীনত জিলাখনের প্রায় 25খন বাগিচার 11খন বিদ্যালয়ের 480গৰাকী শিক্ষার্থী বিনামূলীয়াকৈ যাতায়াতের সুবিধা প্রদান করা হব। দূরনিবতীয় ছাত্র ছাত্রীসকলে কোনো অসুবিধা নোহাকৈ নিরাপদে বিদ্যালয়লৈ অহা যোৱা করার সুবিধা লাভ করার ফলত উপস্থিতি নিয়মীয় হব বলে আশা করা হয়েছে। শিবসাগর জেলা শিক্ষা বিভাগে শিক্ষার্থীর স্কুল বেগর ওজন নির্ধারণ করে কেতবোৰ নির্দেশনা জারি করেছে। এই নির্দেশনা অনুসরি প্রথম আর দ্বিতীয় শ্রেণীর ছাত্র ছাত্রীর বেগর সর্বাধিক ওজন 1.5 কিলোগ্রাম, তৃতীয় পঞ্চম শ্রেণীর ছাত্র ছাত্রীর 2-3 কিলোগ্রামের ভিতর, ষষ্ঠ আর সপ্তম শ্রেণীর 4.5 কিলোগ্রাম আর দশম শ্রেণীর সর্বাধিক 5 কিলোগ্রাম নির্ধারণ করা হয়েছে। এই সন্দর্ভত শিবসাগর জেলার বিদ্যালয়সমূহের পরিদর্শক ডক্টর সমীরণ বরাই এইদরে কয়।
3: এই নির্দেশনা অনুসরি ছাত্র ছাত্রী শ্রেণী অনুযায়ী স্কুল বেগের ওজন নির্ধারণ করে দিয়া হয়েছিল। প্রথম শ্রেণীর পর দশম শ্রেণীলক সকল ছাত্র ছাত্রী বেগর বিভিন্ন ওজন সন্নিবিষ্ট করেছিল ছাত্র ছাত্রীর শারীরিক অবস্থা শারীরিক বিকাশের প্রতি লক্ষ্য রাখি। এই সরকারি নির্দেশনাটকে শিবসাগর জেলার বলবৎ হওয়াকে যা 6 জুন তারিখে শিবসাগর জেলার শিক্ষা বিভাগের তরফের জারি করা হল। ইয়ার উল্লেখ আছে যে সরকারি হোক বা বেসরকারি খণ্ডের হোক সকল খণ্ডের বিদ্যালয়ে শিশুর শারীরিক স্বাস্থ্যের প্রতি লক্ষ্য রাখি স্কুল বেগর যে সরকারে নির্ধারণ করে দিয়া ওজন সেইমতে যাতে বিদ্যালয়ে অহার ব্যবস্থা থাকে।
2: উল্লেখযোগ্য যে এই নির্দেশনা অমান্য করা বিদ্যালয়ের বিরুদ্ধে কঠোর ব্যবস্থা গ্রহণ করা হব বলেও পরিদর্শক ডক্টর বরাই জানিবলৈ দিয়ে। আকাশবাণীর বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অহা শনিবাৰে নিশা 8:02 অসমত শান্তি চুক্তির এটা দশক শীর্ষক এটি আলোচনা প্রচার করা হব। অনুষ্ঠানত ভাগ লব অসম আরক্ষীর অতিরিক্ত সঞ্চালক প্রধান হীরেন চন্দ্র নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ের রাজনীতি বিজ্ঞান বিভাগের অধ্যাপক ডক্টর জয়ন্ত কৃষ্ণ শর্মা, UPPLৰ মুরব্বী প্রমোদ বড়ো, প্রাক্তন মন্ত্রী উৰখাও গৌরা ব্রহ্ম আর সাংবাদিক সঞ্জু বরাই। অনুষ্ঠানটির আঁত ধরব অরুণিমা গোস্বামীয়ে। চৰাইদেউ জিলাৰ আন্তঃগাঁথনিমূলক উন্নয়ন আৰু আৰ্থসামাজিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে তেল আৰু প্ৰাকৃতিক গেছ নিগম তথা অইল ইণ্ডিয়া লিমিটেডৰ মুৰব্বী বিষয়াসকলৰ আজি এখন বৈঠক অনুষ্ঠিত হয়। জিলা প্ৰশাসন আৰু জিলাখনৰ নৱনিৰ্বাচিত বিধায়ক দলৰ উপস্থিতিত এই বৈঠক জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ বিভিন্ন খণ্ডত সম্ভাব্য CSR আঁচনিসমূহ ৰূপায়ণ কৰাৰ লগতে বহনক্ষম আৰু অন্তৰ্ভুক্তিমূলক বিকাশৰ পৰিৱেশ গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰা হয়। অনুষ্ঠানত চৰাইদেউৰ জিলা আয়ুক্ত ডাঃ নেহা যাদব, জিলা আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ, মাহমৰা সমজিলাৰ আয়ুক্ত আৰু অতিৰিক্ত জিলা আয়ুক্তৰ লগতে অইল আৰু ONGCৰ উচ্চপদস্থ CSR প্ৰতিনিধিসকল আলোচনাত উপস্থিত থাকে। NDA চৰকাৰৰ 12 বছৰীয়া শাসনকালৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ দিশক সোঁৱৰি আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ভকচঙত প্ৰগতি পদযাত্ৰা উলিওৱা হয়। এই পদযাত্ৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত সময়ছোৱাত হোৱা বিকাশ আৰু উন্নয়নৰ শ্লোগান দিয়া হয়। দুৱাৰ আমলা মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত প্ৰগতি পদযাত্ৰাত আমৰি সমষ্টিৰ বিধায়ক ডাক্তৰ হাবে তেৰণ, পৰিষদীয় সমষ্টিটোৰ পাৰিষদ তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰো উপস্থিত থাকে। বাতৰি পৰৱৰ্তী অংশ শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
0: বিশেষ ন্যায়াধীশৰ আদালতে আজি অসম মীন উন্নয়ন নিগমত সংঘটিত কেলেংকাৰীৰ গোচৰত অভিযুক্ত প্ৰাক্তন বিষয়া পদ্মকান্ত হাজৰিকাৰ জামিন আবেদন নাকচ কৰে। আদালতে আন 3জন অভিযুক্ত প্ৰাক্তন বিষয়া নৰেন চন্দ্ৰ বসুমতাৰী, বীৰেণ সিং অধিকাৰী আৰু জ্যোতিষ শইকীয়াৰ জামিনৰ ৰায় সংৰক্ষিত ৰাখে। উল্লেখযোগ্য যে মীন উন্নয়ন নিগমৰ কেইবা কোটি টকীয়া কেলেংকাৰীৰ গোচৰত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে মীন নিগমৰ মুঠ 9গৰাকী বিষয়াক নিলম্বিত কৰিছিল। মাজুলী আৰক্ষী আৰু আবকাৰী বিভাগে আজি 1500 লিটাৰ অবৈধ বিলাতী সুৰা ধবংস কৰে। আদালতৰ নিৰ্দেশ অনুসৰি কমলাবাৰী ঘাটৰ সমীপৰ দৰবাৰ চাপৰিত ধবংস কৰা এই বিলাতী সুৰাখিনিৰ মূল্য 14,00,000 টকাৰো অধিক বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে এই সংক্ৰান্তত 19জন ব্যৱসায়ীক আটক কৰাৰ লগতে 16টাকৈ গোচৰো ৰুজু কৰিছে। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধনদিয়াই এই সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
4: যোৱা মাহকেইটাত মাজুলী আৰক্ষীৰ ফালৰ পৰা জিলাখনৰ বিভিন্ন ঠাইত অবৈধ সুৰাৰ বিৰুদ্ধে যি অভিযান চলোৱা হৈছিলে সেই সংক্ৰান্তত আমি বৃহৎ পৰিমাণে সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এই ক্ষেত্ৰত গোচৰ ৰুজু হৈছিলে। মুঠ 16টা গোচৰ ৰুজু হৈছে আৰু তাৰ ভিতৰত 19জন আমি অভিযুক্ত কৰায়ত্ব কৰি আদালতলৈ প্ৰেৰণ কৰিছোঁ আৰু জব্দকৃত সুৰা যিখিনি আমি আজি ইয়াত নষ্ট কৰিছোঁ বা ধ্বংস কৰিছোঁ সেইখিনি পৰিমাণ হৈছে 1475.725 লিটাৰ, মানে 1400 লিটাৰ ওপৰ সুৰা আমি আদালতৰ নিৰ্দেশ মৰ্মে আজি ইয়াত আমি নষ্ট কৰিছোঁ। কিন্তু বহুত দূৰ বাট আমাৰ এতিয়াও যাবলৈ আছে, কিয়নো দেখিছোঁ যে এতিয়াও কিছুমান ঠাইত কম সৰু সুৰাকৈ আগতকৈ অৱশ্যে বহুতখিনি কমিলে, নিয়ন্ত্ৰিত হ'ল, কিন্তু এতিয়াও বহুত ঠাইত চলি আছে সৰু সুৰাকৈ। সেইখিনিৰ বিৰুদ্ধেও আমি অভিযান অব্যাহত ৰাখিম। 1475.725 টকা।
0: নগাঁও চহৰৰ দাঁতি কাষৰীয়া অঞ্চলত সঘনে সংঘটিত পথ দুৰ্ঘটনাৰ সমস্যা ৰোধ কৰিবলৈ জিলা আয়ুক্ত দেৱাশিষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে ঘাইপথৰ দুৰ্ঘটনাপ্ৰৱণ অঞ্চলসমূহ পৰিদৰ্শন কৰে। দুৰ্ঘটনা ৰোধ কৰাৰ বাবে জিলা পথ সুৰক্ষা সমিতি, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে ধাৰাবাহিকভাৱে গ্ৰহণ কৰি অহা পদক্ষেপৰ অংশ হিচাপে চলোৱা এই পৰিদৰ্শনকালত একাংশ লোকে পথৰ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা ক্ৰছিং আৰু ডিভাইডাৰ ভাঙি সৃষ্টি কৰা বাট আদিৰ দৃষ্টিগোচৰ হয়। ইয়াৰ ফলত পথচাৰীৰ লগতে যাত্ৰীসকলৰ বাবে যাতায়াত বিপদজনক হৈ পৰিছে আৰু সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ স্বাৰ্থত জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে পথৰ এই অবৈধ ক্ৰছিংসমূহ বন্ধ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰি তৃতীয় স্থানত থকা দলকেইটাও নক আউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত 72খন গ্ৰুপ পৰ্যায়ত আৰু 32খন নক আউট পৰ্যায়ৰ খেল আছে। ফাইনেল খেল 19 জুলাইত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি আয়োজক দেশ মেক্সিকো দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি। মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা। গোলাঘাট জিলাৰ চাহবাগিচা অঞ্চলত শিক্ষাৰ্থীসকলৰ বাবে চলিত বৰ্ষত 11খনকৈ বিদ্যালয়লৈ সমগ্ৰ শিক্ষা অভিযানৰ অধীনত যাতায়াত সেৱাৰ ব্যৱস্থা। আৰু আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা।
5: आकाशवाणी समाचार के साथ मैं विशाल शर्मा। भारत ने ओमान तट पर जहाज एमटी सेट्टेबेलो पर हुए हमले की कड़ी निंदा की है। इसमें 3 भारतीयों की मौत हो गई थी। नई दिल्ली में अंतर मंत्रालय मीडिया ब्रीफिंग में विदेश मंत्रालय के प्रवक्ता रणधीर जायसवाल ने कहा कि इस संबंध में सरकार ने अमेरिका के प्रभारी राजदूत को तलब किया और कड़ा विरोध दर्ज कराया।
6: We attach high importance to the welfare and well-being.
7: हम अपने नाविकों के कल्याण और सुरक्षा को बहुत महत्व देते हैं। क्षेत्र में जहाजों पर लगातार हो रहे हमले बेहद चिंताजनक हैं। ये हमले तुरंत बंद होने चाहिए। हम संवाद और कूटनीति का भी आह्वान करते हैं ताकि क्षेत्र में जल्द से जल्द शांति और स्थिरता बहाल हो सके।
6: Peace and stability in the region.
5: नाविक कल्याण कोष समिति को प्रत्येक मृतक नाविक के परिवार को 10 लाख रुपए की अनुग्रह राशि देने का निर्देश दिया गया है। इस बीच पत्तन, पोत परिवहन और जलमार्ग मंत्री सर्वानंद सोनोवाल ने कहा है कि अधिकारियों को एमटी सेट्टेबेलों से 21 बचे भारतीयों की जल्द वापसी और मृत नाविकों के शवों को शीघ्र स्वदेश लाने के निर्देश दिए गए हैं। उधर आज उत्तरी ओमान के शिनास बंदरगाह के पास एक वाणिज्यिक टैंकर एमटी जलवीर में आग लग गई। इस जहाज पर करीब 20 भारतीय चालक दल के सदस्य सवार हैं। मस्कट स्थित भारतीय दूतावास स्थानीय अधिकारियों के साथ लगातार संपर्क में है और स्थिति पर नजर बनाए हुए है। ओमान के अधिकारी राहत और आपातकालीन समन्वय के प्रयासों में जुटे हैं। टैंकर में आग लगने के कारणों की अभी पुष्टि नहीं हो सकी है। पिछले 72 घंटों में ओमान के जलक्षेत्र में भारतीय चालक दल वाले जहाजों से जुड़ी ये तीसरी घटना है। 8 जून को एमटी मारिवेक्स अमरीकी हमले में क्षतिग्रस्त हो गया था। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि केंद्र और राज्य सरकारों के सामूहिक प्रयास विकसित भारत के दृष्टिकोण की भावना को साकार करने में महत्वपूर्ण हैं। नई दिल्ली में राष्ट्रपति भवन में नीति आयोग की 11वीं शासी परिषद की बैठक की अध्यक्षता करते हुए श्री मोदी ने कहा कि भले ही दुनिया अनिश्चितता और अस्थिरता के दौर से गुजर रही है, लेकिन

0: প্ৰিয় শ্ৰোতা, বাতৰি পাছতে উভতি আহিছো যুৱবাণী অনুষ্ঠানৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম এফৰ 99.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আজিৰ অতিথি পৰিচালক তথা চিত্ৰনাট্যকাৰ স্মিতা বৰ্মন, আঠ ধৰিব প্ৰাঞ্জিত প্ৰীতম কলিতা আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
1: নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। প্ৰতিটো বৃহস্পতিবাৰৰ দৰে আজিও এগৰাকী নতুন অতিথি এখন নতুন মুখ লৈ আহিছো। তাৰ আগতে জনাই ল'ব বিচাৰিছো যে আমাৰ এই অনুষ্ঠান আপোনালোকে ফেচবুক লাইভ যোগে শুনিবলৈ পাব। আমাৰ আকাশবাণী গুৱাহাটীৰ যি ফেচবুক পেজ AIR গুৱাহাটী, সেই পেজযোগে আপোনালোকে এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ শুনিবলৈ পাৰিব আৰু আপোনালোকৰ মন্তব্যসমূহ তাত কমেণ্ট যোগে জনাব পাৰিব। ইয়াৰ লগতে আপোনালোকে এই অনুষ্ঠান ৰেডিঅ' ছেটতো শুনিবলৈ পাব আৰু আমাৰ অতিথিগৰাকীৰ সৈতে যদি আপোনালোকে কথা পাতিবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকৰ বাবে দুটি ফোন নম্বৰ মুকলি কৰা হৈছে। এই ফোন নম্বৰ দুটি মই কৈ দিছোঁ, 03612662325 আৰু এটি ফোন নম্বৰ হৈছে 94354052223। এই ফোন নম্বৰ দুটিত ফোন কৰি আপোনালোকে আমাৰ অতিথিৰ সৈতে কথা পাতিব পাৰিব। আৰু এই অনুষ্ঠানত এতিয়া বিভিন্ন দায়িত্বত আছে, নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে বিবেক শৰ্মা, মনোজ হাজৰিকা, আনোৱাৰ আলী, আউছমান জেইজ, ডিউটি ৰুমৰ দায়িত্বত কৌশিকী গোস্বামী, এফবি লাইভৰ দায়িত্বত আছে ডিম্পল বৰগোহাঁই আৰু অনুষ্ঠানৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসক, আৰু মই প্ৰাঞ্জিত প্ৰীতম কলিতাই আপোনালোক সকলোকে নমস্কাৰ জনাইছো। আৰু এতিয়া চিনাকি কৰি দিবলৈ ওলাইছো আমাৰ আজিৰ অনুষ্ঠানৰ অতিথিগৰাকীক। তাৰ আগতে মই ক'ব বিচাৰিছো যে আমাৰ যিগৰাকী অতিথিক আজি আমন্ত্ৰণ কৰি আনিছো, শেহতীয়াকৈ সেই অতিথিগৰাকীৰ জীৱনলৈ এটি ভাল খবৰ আহিছে। ভাল খবৰ বুলি এইকাৰণে কৈছো যে তেখেতে যিটো অনুষ্ঠানৰ ইমান দিনলৈ কাম কৰি আহিছে, যিটো অনুষ্ঠানৰ পৰা তেখেতে কাম কৰি আহিছে বা যিটো ক্ষেত্ৰত নিজৰ দক্ষতাৰে কাম কৰি আহিছে, সেই দক্ষতাৰ প্ৰমাণ দিয়ে আচলতে তেওঁৰ জীৱনলৈ এটি নিজৰ বাবে এটি সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ যি দাদাচাহেব ফাল্কে আৰু ভাৰতীয় পেনোৰামাৰ যি ফলাফল ঘোষণা কৰা হৈছে, তাত শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা পাবলৈ সক্ষম হৈছে। তেওঁৰ দ্বাৰা পৰিচালিত এখন চুটি চিনেমা অগ্নিস্নাতা। বাহ, অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আৰু কি ক'ব, আকাশবাণী গুৱাহাটীত উপস্থিত হৈ কেনেকুৱা লাগিছে?
2: মোৰ বহুতেই ভাল লাগিছে। পোনপ্ৰথমে মই তোমালৈ ধন্যবাদ জনাইছোঁ মোক নিমন্ত্ৰণ কৰি অনাৰ বাবে, আৰু খুবেই ভাল লাগিছে। এইটো আকাশবাণী গুৱাহাটী মোৰ প্ৰথম অনুষ্ঠান
1: হয়। প্ৰথমটো সদায় আচলতে সুকীয়া হয়, নিশ্চয় ভাবিছোঁ যে এই অনুষ্ঠানটি আপোনাৰ বাবে এক সুকীয়া অনুষ্ঠান হ'ব। প্ৰথমে সুধিবলৈ বিচাৰিছোঁ যে আপোনাৰ যিখন চুটি ছবি ইতিমধ্যে এই সন্মান দুটি লাভ কৰিবলৈ সক্ষম হৈছে অগ্নিস্নাতা, এই ছবিখনৰ যিটো যাত্ৰা, সেই যাত্ৰাটোৰ বিষয়ে অকণমান জানিবলৈ বিচাৰিছোঁ।
2: এই চুটি ছবিখন গোটেই কাহিনীটো ডক্টৰ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা, তেখেত জেনেৰেল ছাৰ্জন, নিমকেয়াৰত কৰে তেখেতৰ কাহিনী। তেখেতৰ এখন কিতাপ এখন আছে, তাত সেই কাহিনীটো তেখেতে হেৰি কৰিছিলে, প্ৰকাশ কৰি উলিয়াইছিলে। এদিন তেখেতে মোক মাতিলে, বোলে স্মিতা আহা, এনেকৈ ভাবিছোঁ যে আমি তেখেত যিহেতু মানে বাৰ্ণ কেয়াৰ মানে ডিপাৰ্টমেণ্টত কৰে, মানে বাৰ্ণ ৰিলেটেড যিমান দুৰ্ঘটনা হয় তাৰ আগৰ আৰু পিছৰ, তেখেতে মানে সেই বিষয়টো লৈ পিনে এৱাৰনেছৰ কাৰণে কিবা এটা কাম কৰিব। তেখেতে অলৰেডি বহুত কাম কৰি আহিছে, তেওঁলোকে এৱাৰনেছ কেম্প কৰে, কৈছে যে আমি চিনেমা এখন কৰোঁ, কাৰণ এইটো মানে বিষয়ত এতিয়ালৈকে চিনেমা হোৱা নাই। তাৰপিছত মই ক'লোঁ যে খুব ভাল, ইমান ধুনীয়া এটা কনচেপ্ট, আৰু এইটো এটা মানে সমাজৰ কাৰণে এটা মানে বাৰ্তা এটা কঢ়িয়াই লৈ যাব, এইটো খুব ভাল মানে ছাবজেক্টটো, মোৰ বহুত ভাল লাগিলে। তাৰপাছত আমি স্ক্ৰিপ্টৰ সেই কাহিনীটো, তিনি চাৰিটা ষ্টৰী আছিলে, এটা কাহিনী তিনি চাৰিটা মানে কেৰেক্টাৰৰ মানে জীৱনৰ কাহিনী লৈ কাহিনীটো আগবাঢ়িছিলে, কিন্তু চুটি ছবিত ইমান দীঘল কৰাটো সম্ভৱ নহয়। আমি সেইকাৰণে এইটো এডিট কৰি দুটা কেৰেক্টাৰ ৰাখি সেই স্ক্ৰিপ্টখন মই, তাৰপাছত মোৰ শ্ৰদ্ধাৰ ছাৰ প্ৰভাত গোস্বামী ছাৰ, তেখেতেও স্ক্ৰিপ্টখন হেৰি কৰিছে, তেখেত মই আমি স্ক্ৰিপ্টখন বনালোঁ, ডাইলগছখিনি আমাৰ আছিলে। তাৰপিছত প্ৰি প্ৰডাকশ্যনত ভালে ছমাহমান লাগিলে প্ৰি প্ৰডাকশ্যন কৰোঁতে, আৰু তেখেতে মানে আমাক ক'লে যে এক্টৰ লৈ পিনে, বাৰু তোমালোকে এক্টৰ লৈ পিনে কৰি থাকা, এইবাৰ চেষ্টা কৰা যে আমি বেছিভাগ আমাৰ হেৰি মানুহেই লওঁ, মানে আমি ডক্টৰ ষ্টাফ এনেকৈ লৈ পিনে কৰোঁ। সেইটো এটা বহুত চেলেঞ্জিং কাম আছিলে, কাৰণ তেওঁলোকে কেতিয়াও অভিনয় কৰা নাই আৰু চৰিত্ৰ বহুতখিনিয়ে আছিলে, 20-25টা এনেকুৱা সেই চিনেমাখনত চৰিত্ৰ আছিলে। তাৰপাছত যেতিয়া গোটেইখিনি আমি কথাখিনি পাতিলোঁ, পতাৰ পিছত ফাইনেল কৰিলোঁ, তেখেতসকলৰ হস্পিটেলৰে ডক্টৰ আমি অডিশ্যন ল'লোঁ। তাৰপাছত তাৰপৰা আমি ফাইনেল কৰি পিনে আমি অভিনেতা অভিনেত্ৰীও লৈছোঁ, প্ৰফেচনেল তেওঁলোক লৈছোঁ, লৈ আমি চিনেমাখন 4-5 দিনৰ শ্বুটিং এটা কৰি পিনে আমি তেনেকৈ আগবাঢ়িছিলোঁ। আৰু বাকী বিশেষ মানে অসুবিধা একো হোৱা নাছিল, কিন্তু আমি ৱৰ্কশ্বপো কৰিছোঁ, যিখিনি নন এক্টৰ আছে তেওঁলোকক লৈ আমি তাত ৱৰ্কশ্বপ কৰিছোঁ আৰু তেওঁলোকে খুব সুন্দৰকৈ মানে আমাক সহযোগ কৰিছে।
1: এই যে আপোনালোকে কিছু ডক্টৰ আৰু তেওঁলোকৰ যি সহকৰ্মীসকলক এই চুটি ছবিখনত অংশগ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ কৰিলে, এইটো প্ৰত্যাহ্বানটো কেনেকুৱা আছিল যে তেওঁলোকে কেতিয়াও এক্টিং কৰি পোৱা নাই, অভিনয় কৰি পোৱা নাই, কিন্তু প্ৰথমবাৰ তেওঁলোকক এটা চান্স দিছে, সুযোগ দিছে, এই সুযোগটো তেওঁলোকে কিদৰে লৈছে?
2: প্ৰথমে মানে অসুবিধা অকণমান হৈছিলে, কাৰণ আমি যেতিয়া বাৰে বাৰে ৰিটেক ল'বলগীয়া হয়, মানে এনেকুৱা হয় ন, যিখিনি মানুহে মানে কেমেৰাৰ আগত এক্টিং কৰা নাই তেওঁলোকৰ মতে আমিতো কৰিয়ে দিছোঁ, এইটো একদম ভাল হৈছে, শ্বটটো তেওঁলোকৰ মতে ভাল হৈছে, কিন্তু সেইটো কোনো কাৰণতে সেইটো মানে ফাইনেল শ্বট হ'ব নোৱাৰে। মই যেতিয়া বাৰে বাৰে ৰিটেক লওঁ ন, তেতিয়া আকৌ বাইদেউ আমিতো ভালেই গৈছোঁ, কিন্তু মানে সেই যিখিনি একশ্যন কণ্টিনিউটি আমি বেলেগ বেলেগ হেৰিৰ পৰা মানে এংগলৰ পৰা যেতিয়া একেটা চিন আমি বেলেগ বেলেগ এংগলৰ পৰা 3 বাৰমান লওঁ, তেতিয়া যিখিনি আমাৰ মানে যিখিনি আমাৰ লাইনৰ মানুহ কাম কৰিছে তেওঁলোকৰ কাৰণে সেইটো এটা একদম ঠিক কথা যে অঁ এইটো জানে তেওঁলোকে, কিন্তু এওঁলোকে নাজানে যে সেইটো লৈ অকণমান দিগদাৰী হৈছিলে। আৰু এইমাত্ৰ ডাইলগ এটা ক'লে, যেতিয়া মই ৰিপিট কৰিব কওঁ সেইটো আকৌ বেলেগকৈ কৈ দিয়ে, তাৰপাছত একশ্যন কণ্টিনিউটিটো নাথাকে। আৰু এবাৰতো মই চিনেমাখন এটা বহুত ডাঙৰ ভুল হৈ গৈছে, পিছত আমি সেইটো যিমান পাৰোঁ আমি অকণমান ঠিক কৰিবলৈ চেষ্টা কৰিলোঁ। ভণ্টি এজনী আছিলে, তেওঁ আগতে মানে তেওঁক আমি তেওঁৱে কৈছে যে মই কিন্তু বাইদেউ চশমাটো নিপিন্ধো, মোক বেয়া দেখি। ঠিক আছে, আমি সেইটো বাৰু পিন্ধা নাই। এবাৰ মানে আমি সেইটো তেতিয়া বহুত বৰষুণ ন, যিদিনা শ্বুটিং চলি আছে বহুত বেছি বৰষুণ, তাৰপিছত ইমান বাহিৰৰ পৰা নইজ আহি আছে, একো নুশুনি তাতে আমি শ্বুটিং কৰি আছোঁ, কাৰেণ্ট গৈছে কিবা গৈছে। তাৰপাছত যেতিয়া 3 বাৰমান শ্বুট কৰোঁ, লাষ্টৰ 2টা জাষ্ট মানে কিবা এটা ইন আউট আমি ল'বলগীয়া আছে, তেওঁ দিলে নহয় চশমাযোৰ পিন্ধি। তাৰপাছত ইপিনে ইমান কেওজ হৈ আছে, মানে জলদি খতম কৰিব লাগে, ডক্টৰ 2জনমান আছিলে, তেখেতসকলে আমি যাব লাগে, ডিউটি আছে কিবা আছে, সেই হুলস্থুলীয়া পৰিৱেশটোত সিদিনাখন শেষ কৰি দিলোঁ। পিছত গৈ দেখিছোঁ এডিটিঙৰ টাইমত, আৰু মই ভগৱানক ভাবি পিনে মই বোলো ইমান ভাল ছাবজেক্ট এটা লৈছোঁ, ইমান কষ্ট কৰিছোঁ, হ'ব আৰু যি ভাব, মই সেই শ্বটটোৱে লগাই দিছোঁ আৰু। আৰু মই প্ৰডিউচাৰ আমাৰ ছাৰক কৈছোঁ যে ছাৰ মানে এইখিনিতে যদি প্ৰফেচনেল এক্টৰ থাকিলে হয় চাগে আমাৰ অকণমান হেল্পফুল হয়।
1: যি হওক, আচলতে ইমান ভাল সন্মান এটা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে চিনেমাখনে, তাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ছবিখন যিহেতু খুব চৰ্চাটো আহিছে, এতিয়া চবৰে মুখে মুখে আহিছে কথাটো, সেইকাৰণে মই সুধিবলৈ বিচাৰিছোঁ যে যিদিনাখন আপুনি গম পাইছে যে আপোনাৰ চিনেমাখন, আপোনাৰ চুটি ছবিখন ইণ্ডিয়ান পেনোৰামাত হেৰি পাইছে, আপোনাৰ ছিলেকশ্যন পাইছে, আৰু লগতে দাদা চাহেব ফাল্কে আপোনাৰ তাতো নমিনেশ্যন পাইছে, এই মনোনয়নৰ যিটো প্ৰক্ৰিয়াৰ মাজত আপুনি কেনেকৈ লৈ গৈছিল চিনেমাখনক?
2: আমি যেতিয়া মই তেতিয়া দিল্লীত আছিলোঁ, কিবা কাম এটাৰ কাৰণে মোৰ হাজবেণ্ড আৰু মই গৈছিলোঁ, তাৰপাছত তাতে মই গম পালোঁ এই খবৰটো। তাৰপাছত মই প্ৰথমটো আমাৰ যিটো আমাৰ কলা কৌশলী আছে গ্ৰুপ বা হেৰিটো আছে তাত চবকে জনালোঁ, আৰু মানে এইটো অনুভৱটো মানে বহুত ভাল লাগিছে, কিন্তু মই হয়তো বুজাব নোৱাৰিম, মানে বহুত ভাল লাগিছে, মানে নিজে এটা এইটো মানে হেৰি কামটো কৰি থাকিলে এনেকুৱা হয় ন, সেইখন মই লিখিছোঁ, মানে লিখাখিনিতো মই আছোঁ, ষ্টাৰ্টিঙৰ পৰা আছোঁ, সেইটো মোৰ কাৰণে চব কামেই মানে হয়তো বেছিভাগ ডিৰেক্টৰৰ কাৰণে হ'ব, আমি কামবিলাক মানে একদম ষ্টাৰ্টিঙৰ পৰা বেবীৰ নিচিনাকৈ আমি কেৰি কৰোঁ, মানে সেইটো ডাঙৰ হ'ল, সেই কামটো শেষ কৰিলোঁ, তাৰপিছত সেইটো ফেমিলি মেম্বাৰ বা সেইটো নিজৰ কিবা হেৰি এটা, এতিয়া নিজৰ কাম এটা যেতিয়া হেৰি কৰিব আৰু এটা আমি সেয়া পাইছোঁ ন, মানে ৰিকগনাইজ কৰিছে যে আমাৰ কষ্টখিনি ক'ৰবাত সাৰ্থক হৈছে, ক'ৰবাত মানে মানি লৈছে যে কামটো ভাল হৈছে, আৰু কামবিলাক নিজে কৰি থাকিলে এতিয়া মই ক'ব নোৱাৰোঁ মোৰ কামটো কেনেকুৱা হৈছে, বা ধৰক ধৰা এনেকুৱা ন মোৰ ওচৰত থকা যিখিনি মানে মই সদায় লগ পাই থাকোঁ, তেওঁলোকে ক'লেও মানে এনেকুৱা হয় এই লগেইটো পাই থাকে তেওঁলোকে জানো, এতিয়া এওঁলোকে আমাক চিনি নাপায়, আমি কোনো আমাক চিনি নাপায়, আমি এপ্লাই মানে কৰিছোঁ সেয়া ৱেবছাইটত আহিছে এপ্লাই কৰিছোঁ পাইছে, সেইটো খুব ভাল লাগে যে তাত কোনো আমাক চিনি নাপায়, আমাৰ কামটো চাইছে, মোক নাজানে, আমাৰ হেৰিক না কাকো নাজানে, সেইটো খুব ভাল লগা এটা মানে অনুভৱ
1: হয়। নিশ্চয় হেৰি অগ্নিস্নাতৰ আগতে আপোনাৰ ছুটি ছবিৰ ক্ষেত্ৰখনত আৰু কি কি কাম কৰা হৈছে?
2: মোৰ প্ৰডাকশ্যন হাউচ মানে আমাৰ সেয়া আমি নাটক কৰোঁ, তাৰ পৰা সেই প্ৰডাকশ্যন হাউচৰ পৰা আমি নাট্য পিঠিকা 2015 চনৰ পৰা আমি কাম আৰম্ভ কৰিছোঁ, ৰেজিষ্ট্ৰেশ্যনো 2015 মানতে কৰা গৈছিলে। প্ৰথম আছিলে দ্য ড্ৰেছ বুলি, ধৰ্ষণৰ ওপৰত কাহিনী এটা লৈ পিনে আমি সেইখনৰ স্ক্ৰিপ্ট মই লিখা আছিল, সেইখনৰ কনচেপ্টটো আছিলে প্ৰভাত গোস্বামী ছাৰৰ, সেইখনত আমি ফাৰ্ষ্ট মানে আমি এৱাৰ্ড পাইছোঁ 2019ত পুনে শ্বৰ্ট ফিল্ম ফেষ্টিভেল, গোৱা শ্বৰ্ট ফিল্ম ফেষ্টিভেল, কলকাতা ইণ্টাৰনেশ্যনেল কাল্ট ফিল্ম ফেষ্টিভেল আৰু 2-3 ঠাইত মানে আমি হেৰি পাইছোঁ মানে প্ৰথম সেইখনত আমি অকণমান এতিয়া সাহসটো হৈছে, আৰু সেইখনত প্ৰডিউচাৰ আমাৰ বেলেগ কোনো নাছিলে, আমি আমাৰ প্ৰডাকশ্যনৰ পৰাও তেতিয়া মই একেবাৰে নতুন, সেইকাৰণে নতুন হিচাপে ইমান হেৰিও নাই, মই এতিয়া নিজে আৰু আমি কিমাননো সেয়া কৰি আমি গোটেই কি কৰিছোঁ, মোৰ ৱৰ্কশ্বপৰ ষ্টুডেণ্ট আছিলে, তাৰপাছত মোৰ ভণ্টি এজনী আছিলে ভাইটি পাৰ্থ বুলি কল্যাণী বুলি, তেওঁলোকক কৈছোঁ যে আমি লগ হৈ পিনে কিবা এটা কৰোঁ বোলা, তাৰপাছত এতিয়া দাদা যিজন আছিলে তেওঁ মানে সেয়া নাছিল মানে কেমেৰা এটা ষ্টাৰ্ট কৰিছে মাত্ৰ মানে তেওঁ ডি অ' পি নহয় মানে প্ৰফেচনেল ডি অ' পি নহয়, তেতিয়া কি হৈছে আমি গৈ পিনে এইটো কৰিছোঁ যে মই কৈছোঁ যে দাদা কামটো কৰোঁ কিবাকে কৰিম আৰু, তেতিয়া আমাৰ এক্সট্ৰা আমি লাইট ইউজ কৰা নাই, আমি খুব কম বাজেটত চিনেমাখন কৰিছিলোঁ, সেইখন যেতিয়া অকণমান ভাল আমি ৰিভিউ পালোঁ এয়া পালোঁ তেতিয়া অকণমান হেৰি সাহসটো আহিছে যে আমি কৰিব পাৰিম, তাৰপিছত ছেকেণ্ডখন আমি ভাওনাৰ ৰাতি বুলি সেইখন অ টি টি প্লেটফৰ্মত অতি সোনকালে আহি আছে।
1: ভাওনাৰ ৰাতিখনৰ কথা জানিবলৈ বিচাৰিম, ভাওনাৰ ৰাতি ছুটি ছবিখনৰ বিষয়ে।
2: ভাওনা ৰাতি আৰু মই এইখিনিতে কথা এটা কওঁ, প্ৰাঞ্জিতে ভাওনা ৰাতি আৰু অগ্নিস্নাতা দুখনতে অভিনয় কৰিছিল, তেওঁ নিজে আছে, তেওঁ মানে মই আমাৰ নাট্য পিঠিকাত যিমান নাটক হয় পিঠুখন কৰিছিলোঁ, পিঠুখনত তেওঁ লিড কেৰেক্টাৰ কৰিছিলে, তেওঁ মানে থাকেই আৰু সেই ভাওনা ৰাতিখনৰ কথা কওঁ, তাতেও প্ৰাঞ্জিতে খুব এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰ মানে কৰিছিলে, সেইখন কাহিনী আছিলে কণিকা কলিতা, কণিকা কলিতাই বাইদেৱে মোক মাতিছে, মাতি তেখেতে ক'লে যে স্মিতা মোৰ বহুত কাহিনী এটা আছে, যদি ভাল লাগে তুমি কৰিবা কিন্তু মানে কেনেকুৱা কি হয়, তাৰপাছত কাহিনীটো মোৰ বহুত ভাল লাগিলে, তাৰপাছত কি কাহিনীটো লিখিলোঁ, লিখি পিনে আমি সেইখনতো তুমি আছাই আৰু প্ৰি প্ৰডাকশ্যনৰ পৰাই তুমি আছা, স্ক্ৰিপ্ট হ'ল গোটেই শ্বৰ্ট ডিভিজনবিলাক কৰিলোঁ, শ্বুটিং কৰিলোঁ, তাত অঞ্জু বুলি আছিলে খুব ভাল এক্টিং কৰিছে, আৰু আমাৰ নিষ্ঠা জিতা কলিতা সৰু ছোৱালী তেওঁ আমাৰ ৱৰ্কশ্বপৰ ষ্টুডেণ্ট আছিলে, খুব ধুনীয়া এক্টিং কৰে তেওঁ, তেওঁ কৰিছিলে।
1: আমি পৰৱৰ্তী সময়ত আৰু চিনেমাৰ কথা নাটকৰ কথা পাতি যাম, এইখিনি সময়ত এটা কথা নাপাতিলে আচলতে ভুল হ'ব চাগে, যে যিখন ঘৰৰ পৰা আপুনি আহিছে বা যি ধৰণে ডাঙৰ হৈছে সেই ঘৰখনৰ কথা যদি অকণমান জানিব পাৰোঁ, কাৰণ আচলতে যিকোনো যাত্ৰাত আগবাঢ়ি যাবলৈ হ'লে ঘৰখনৰ সহায় সহযোগিতা লাগিব, আপোনাৰ ঘৰখনৰ কথা কওকচোন।
2: মোৰ ঘৰত দেউতা আছে, মা দেউতা দাদা ভাইটি আৰু এতিয়া বৌ আছে, মানে আগত মই ক'ব পাৰিছিলোঁ যে আমাৰ ঘৰত মানে মোৰ ঘৰত আমাৰ কালচাৰেল লাইনত অকল ময়ে আছে, এতিয়া মই ক'ব নোৱাৰোঁ, মোৰ বৌয়ে মানে খুব ধুনীয়া বিহুন আছে, এতিয়া তেওঁ আহি গ'ল, এতিয়া কথা হ'ল এই সহযোগিতা প্ৰথম সময়খিনিত মই অকল মাৰ পৰাই পালোঁ, যিহেতু আমাৰ এই প্ৰফেশ্যনটোত আমাৰ কোনো নাই মানে আমাৰ গোটেই ফেমিলিত কোনো মানুহে এইটো হেৰিত নাই, সেইকাৰণে অকণমান মা নতুন জেগা এটাত গ'লে মানুহে কয় ন এইটো কেনেকুৱা কি মানে, তেতিয়া মানে মাক মানে বহুতে কয় এই চোৱা, মই প্ৰথম মানে এইটো লাইনত অহাৰ আগত মই মিডিয়াত আছিলোঁ, ফাৰ্ষ্ট মোৰ মই যেতিয়া মাছ কমিউনিকেশ্যন পাছ কৰি পিনে মই ৰিজাল্ট দিয়া নাই তেতিয়া প্ৰথম মই ইণ্টাৰ্ণশ্বিপৰ কাৰণে গৈছিলোঁ ফ্ৰণ্টিয়াৰ টিভি আছিলে তেতিয়া মনোৰঞ্জনা সিং তেখেত আছিলে এডিটৰ ইন চিফ তাৰপাছত তাত যাওঁতে মই তেওঁ তেখেতে মোক ক'লে বোলে তুমি ইণ্টাৰ্ণশ্বিপ নালাগে অকণমান ট্ৰাই কৰাচোন তেতিয়া মই প্ৰগ্ৰেম প্ৰডিউচাৰ ফাৰ্ষ্ট জবটো মোৰ তাত প্ৰগ্ৰেম প্ৰডিউচাৰ আৰু এংকাৰিং কৰিছিলোঁ মই তাৰপিছত মই আকৌ নিউজ টাইম অসম তেতিয়া তাত মই আহিলোঁ আহি নিউজ টাইম অসমৰ পৰা যেতিয়া মই চাকৰিৰ পৰা এৰি পিনে মই ডিৰেকশ্যনতে মই তাতে প্ৰগ্ৰেম প্ৰডিউচাৰে আছিলোঁ মই ভাবিছোঁ যে মই ডিৰেকশ্যনটোৱে মই আগবঢ়াই লৈ যাম তাৰপিছত যেতিয়া মই চিনেমা নাটক এইবিলাকত সোমালে মই মানে মাক বহুতে কয় এই ছোৱালী মানুহজনী তাই ৰাতিও শ্বুটিং থাকে কিবা থাকে দিনতো এয়া হয় কেনেকেনো পঠাইছ মানে পিছত চাবি আৰু কি হয় কিন্তু মায়ে মানে সেইটো সময়ত মোক বহুতখিনি মানে হেৰি কৰিছে বহুতখিনি মানে মই ভাবিব নোৱাৰোঁ তাৰপিছত দেউতাও কৰিছে নিশ্চয় মানে মা যদি সেই বিশ্বাসটো ছাপৰ্টটো নাথাকিলে হয় মই কেতিয়াও একো কৰিব নোৱাৰোঁ আৰু তাৰপিছত মই সেইটো সময়ত মই ভাবিছিলোঁ মই বিয়া পাতিম বিয়াৰ পিছত জানো এই ছাপৰ্টটো পাম কিন্তু মোৰ ভাগ্যখন বহুতেই ভাল এতিয়াও মই মোৰ হাজবেণ্ডৰ পৰা মোৰ সৰু সৰু শাহুৰ পৰা একদম সমানেই ছাপৰ্ট পাই আছো এতিয়া মই আচলতে এতিয়া মই বেছিহে খোল মানে ভালকে মই চব কাম কৰিব পাৰোঁ আগত কেতিয়াবা ভাবিছিলোঁ এই এইটো ইমান দিনৰ কাৰণে গুচি যাম শ্বুটিঙৰ কাৰণে মাহঁতে দিবনে এতিয়া মানে মই মানে বহুতখিনি এতিয়া আৰু ছাপৰ্টটো মানে ভালকে পাইছোঁ আৰু
1: যিহেতু ব্যক্তিগতভাৱে মই চিনি পাওঁ আপোনাৰ স্বামীক তেখেতে খুব সহযোগ কৰে আপোনাক মই দেখিছোঁ এটা কথা কওকচোন আপুনি নলবাৰীত যেতিয়া পঢ়ি আছিলে মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ত আপুনি শিক্ষা গ্ৰহণ কৰিছে স্নাতক তাৰ পৰা আপোনাক আচলতে কি কোনটো বিষয়ে আকৰ্ষণ কৰিলে যে আপুনি হঠাৎ এই সাংস্কৃতিক জগতখনত জড়িত হৈ পৰিলে হঠাৎ
2: সাংস্কৃতিক জগতখনত মই আচলতে জড়িত হ'ম বুলি ভবা নাই মোৰ পলিটিকেল চায়েন্সত মোৰ মেজৰ আছিলে তাৰপাছত মই ভাবিছিলোঁ যে মই মাষ্টাৰ্ছ কৰিম পলিটিকেল চায়েন্স নহ'লে ছ'চিয়লজি তাৰপিছত মই ভাবিছোঁ মই পি এইচ ডি কৰিম কৰি মই এইটো লাইনত মোৰ কেতিয়াও মই অহা মানে মই কেতিয়াও ভবা নাই মই স্কুলতো মই খেল মানে হেৰি মই বেডমিণ্টন খেলিছিলোঁ মই এন চি চি ফ্লেগ কমাণ্ডাৰ আছিলোঁ স্কুলৰ পৰা কৰিছিলোঁ কিন্তু মানে মই কালচাৰেল লাইনত মই একদম নাই যৌ জগতস্থী মোৰ লগৰ ছোৱালী আছিলে অৰ্চনা বহুত ধুনীয়া বিহুন আছে মই যোন বোল এক্টিং কৰিম আমি তাৰপিছত মই যাওঁ নাটক কৰোঁ তাৰপিছত তাইৰ লগত মই নাচিব যাওঁ কিন্তু মানে এইটো আমি ইমান নাছিলোঁ কিন্তু গ্ৰেজুৱেশ্যনৰ পিছত মানে পি জি চিটটো মই য'ত বিচাৰিছোঁ তাত নাপালোঁ নাপাওঁতে কোনোবাই ক'লে বোলে কটনত মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্ট আছে তাত তুমি এটা ট্ৰাই কৰিব পাৰা কিন্তু জুনৰ যিটো বেটছ হয় সেইটো টাইমটো গুচি গ'ল মই আকৌ নৱেম্বৰত এণ্ট্ৰেঞ্চটো দিলোঁ মই পালোঁ তাত যেতিয়া আহিলোঁ মই তেতিয়াও গম পালোঁ কি হেৰিত মানুহবিলাকে নাটকৰ আমাৰ ষ্ট্ৰীট প্লে হয় হেৰি হয় এক্টিঙৰ কিবা কিবি তাৰপিছত মই মানে বহুত এনজয় কৰিলোঁ তেতিয়া মোৰ লগৰ ছোৱালী আমাৰ তাত অডিশ্যন হয় মানে মানে চিৰিয়েলৰ কাৰণে কোনোবা কোনোবা পাইছে তাতে মই এবাৰ মই বাণী দাস তেখেত দাদা তেখেতক লগ পালোঁ তুমি এক্টিং কৰিব পাৰা মোৰ মানে মই ভাবিছোঁ মই তেতিয়া সুধিছোঁ যে মই এইটো আমি মাছ কমিউনিকেশ্যনটো কৰি আমি কি মিডিয়া লাইনতো যাব পাৰিম নে কিবা বেলেগো কৰিব পাৰিম কৈছে নহয় তুমি ডিৰেকশ্যনো কৰিব পাৰা তুমি কালচাৰেল লাইনতো যাব পাৰা ডিৰেকশ্যন ভালকৈ তুমি হেৰি কৰি লোৱা তেতিয়া মই যেতিয়া প্ৰডিউচাৰ হিচাপে সোমালোঁ তেতিয়া মানে মোৰ কৰি বহুত ভাল লাগিল মানে মোৰ কামটো কৰি ভাল লাগিছে কাৰণেহে মই ইয়াত গুচি আহিলোঁ এনেকুৱা ক'লে চাগে ভুল হ'ব যে মই সৰুৰ পৰা মোৰ বহুত ডিৰেক্টৰ হ'বলৈ মন আছিলে এক্টৰ হ'বলৈ মন আছিলে তেনেকুৱা একো কথা নাছিলে চাডেনলি মোক ভগৱানে লৈ আহিলে আৰু মানে ভাগ্যখনেই ভাল মোৰ মানে ইমান ইণ্টাৰেষ্টটো মোৰ ইমান বাঢ়িলে নাটকত ডিৰেকশ্যন কৰিব বা চিনেমাই হওক মই সেইকাৰণে এতিয়ালৈকে কৰি আছো
1: আপুনিতো জানে মানে আগৰ পৰা জানে যে পৰিচালনা কৰাটো ইমান এটা মানে সহজ সাধ্য কথা নহয় কাৰণ ইয়াত বহুত মানুহ জড়িত হৈ থাকে বিশেষকৈ চিনেমাৰ ক্ষেত্ৰত গতিকে আপুনি কেনেকৈ ভাবিলে এই আত্মবিশ্বাসটো কেনেকৈ আহিল যে মই পৰিচালনা কৰিম ইমানবোৰ মানুহক পৰিচালনা কৰিম একেলগে এই ভাৱটো কেনেকৈ আহিল
2: মানে মোৰ চিনাকি মানুহখিনিয়ে কয় যে মই লিডিং কেপাচিটি এটা মোৰ আছে মানে আগতে যেতিয়া মই চেনেলত আছিলো তেতিয়া ভূপেশ শইকীয়া আমাৰ এইচ অ' ডি আছিলে কেতিয়াবা আমাৰ আউটডোৰ শ্বুট হয় মানে হ'লে মানে তেখেতে বহুত মানে টাইমিং চাইমিং উল্টা পাল্টা হ'লে এইটো কাম মই নোৱাৰিম স্মিতাই চবকে চম্ভালি ল'ব এনেকুৱা এটা আছে সেইকাৰণে মই তেতিয়াৰ পৰা মই তাতেও এটা কথা আছে যদি নিজৰ কামটোত ভাল হয় মোৰ মতে যে আৰু মানে মই জানো যে মোৰ ডিৰেক্টৰ হিচাপে পইণ্ট অফ ভিউটো মই এই বস্তুখিনি এইটো প্ৰজেক্টৰ পৰা এনেকে মই বিচাৰিছো। এই লগত যিখিনি আছে যেতিয়া মোৰ কামটোত মই কনফিডেণ্ট থাকিম, মোৰ আত্মবিশ্বাসটো আছে যে মোৰ বহুত আত্মবিশ্বাস আছে যে মোৰ কামটোত মই ভাল, তেতিয়া বাকী গোটেইখিনি সহযোগ কৰিবই। আৰু যিখিনি মানে মেন পাৱাৰখিনি মেনেজমেণ্টৰ কথা আহে, সেইখিনি কাম কৰোঁতে কৰোঁতে এটা আহি যায়। মানে ইমান চবেই জনা বুজা মানুহ।
1: এইখিনি যে কথা পাতিব বিচাৰিছো যে নাট্যবিথিকা, আপোনালোকে প্ৰায় আজিৰ পৰা 10-12 বছৰ আগতে এটা জন্মদিন অনুষ্ঠান অহৰহভাৱে কাম কৰি আছে। অনুষ্ঠানটোৱে বিভিন্ন সময়ত নাটক চিনেমা তেওঁলোকে প্ৰযোজনা কৰি আছে। এই নাট্যবিথিকাৰ কথা কওকচোন, মানে ভৱিষ্যত কেনেকুৱাকৈ দেখিছে, মানে কি ধৰণে দেখিছে নাট্যবিথিকাৰ ভৱিষ্যত?
2: আমি 2015 পৰা কাম কৰি আছো। আমি অভিনয় কৰ্মশালা কৰিছোঁ, এডভাৰটাইজমেণ্টো আমাৰ তাৰ পৰা প্ৰডাকশ্যনত হেৰি হৈছেগৈ, চিনেমা শ্বৰ্ট ফিল্ম কৰিলোঁ। পিছলৈকে যদি ভগৱানে কৰে আমি চিনেমা কৰিবলৈ ভাবিছোঁ আৰু কেইবছৰমানৰ ভিতৰত, যদি সেয়া কৰে আৰু।
1: এটা কথা কওকচোন যে নাটকে আচলতে আপোনাৰ জীৱনটোত এই যে চিনেমা পৰিচালনা কৰিছে, নাটক পৰিচালনা কৰিছে, ব্যক্তিগত জীৱনত কি প্ৰভাৱ পৰিছে ইয়াৰ দ্বাৰা, মানে আৰু আপোনাৰ নাটকৰ পৰিচালনাই চিনেমা নিৰ্মাণত কিদৰে সহায় কৰিছে? যিহেতু প্ৰায় আপুনি কোৱা শুনো যে নাটক কৰি কৰি মই বহুত কথা শিকিলোঁ আৰু এই কথাবোৰে মোক চিনেমা বনোৱাত খুব সহায় কৰিছে। এতিয়া মই জানিব বিচাৰিছোঁ যে আপোনাৰ লগত বহলকৈ কথা পতা হোৱা নাই এইটো বিষয়ত, জানিব বিচাৰিছোঁ যে কিদৰে সহায় কৰিছে।
2: প্ৰথম মই পাৰ্চনেল লাইফত কওঁ, মই নাটকে কি সহায় কৰিছে। মই মানে সময় কেতিয়াও সময় মূল্যটো মানে মোৰ জীৱনত, মানে যদি 9টা বজাত মোৰ কাম থাকে, মই 10টা বজাত যোৱা মানুহ আছিলোঁ। প্ৰথম নাটকে মোৰ সময়ৰ মূল্যটো আনিলে। মই যাৰ লগত নাটক শিকিছোঁ, মোৰ গুৰু তেখেত প্ৰভাত গোস্বামী ছাৰ, যদি আমি 6টা বজাত আমাৰ কল টাইম থাকে, 5:45 গৈ পাবলৈ মোক প্ৰথমেই মোক যেতিয়া মই তেখেতক প্ৰথম মই তেখেতক এছিষ্ট কৰিছিলোঁ, স্মিতা চোৱা নাটক যদি কৰিব খুজিছা তুমি প্ৰথম কথা তুমি সময়টো মূল্যটো বুজিব লাগিব, সময়ৰ বহুত সেয়া হৈছেগৈ। তাৰপাছত কি হ'ল, মই নাটকত অহাৰ আগত চিনেমা বা চিৰিয়েলো কৰিছিলোঁ। তেতিয়া আছিলোঁ মোৰ মানে কোনোবাখিনিত অভিনয়টো কম আছিলে, মানে এনেকুৱা হয় মই যেতিয়া কামটো কৰোঁ নহয় কিবা এটা মিচিং মিচিং লাগে, কিন্তু মই তেওঁলোকক ক'ৰবাত মই বুজাব নোৱাৰোঁ। মানে এনেকুৱা হয় ছিনিয়ৰ এক্টৰ থাকে যে বাইদেউ ইয়াত অলপ অকণমান আপোনালোকৰ ইম'শ্যনছটোৱে লাগিব, কেনেকৈ কৰি দিব মানে কেনেকুৱাকৈ লাগিব অভিয়াছলি সুধিব, তেতিয়া মই প্ৰপাৰলি দেখুৱাব নোৱাৰোঁ। তেতিয়া মোক কোনোবাই ক'লে বোলে তুমি টেকনিকেলি যিমানেই নাজানা তুমি এক্টিংটো শিকিব লাগিব। তেতিয়া মই ক'ত শিকিম কি কৰিম, কৈছে নহয় তুমি নাটক কৰা, নাটক কৰিলে তোমাৰ বহুতখিনি এইবিলাক ঠিক হ'ব। তাৰপাছত সেই যিখিনি মই ক'ৰবাত মোৰ ভিতৰত আছিলে যে মই এক্টিংটো নাজানো কাৰণে চাগে মোৰ কামটো অকণমান মোৰ বেয়া হৈ আছে, মোক নিজৰে লাগে দেই। তাৰপাছত যেতিয়া মই নাটক কৰিলোঁ মোৰ এক্টিঙৰ গোটেইখিনি মই ভাবোঁ মোৰ যিখিনি মানে মোৰ কেপাচিটি আৰু মোৰ হেৰি মই এক্টিংখিনি বহুতখিনি শিকিলোঁ। আৰু যদি মই নাটক নকৰিলোঁ হয় মই

0: সেইটো মই কেতিয়াও চাগে শিকিব নোৱাৰিলোঁ।
1: এটা নতুন ধৰণৰ দিশ বিচাৰি পাইছে আচলতে। এতিয়া কওকচোন যে নাটকৰ ক্ষেত্ৰত আৰু কি কি কৰাৰ মন আছে আপোনাৰ ভৱিষ্যতে, আৰু নাটকত নতুন ধৰণৰ কি সম্পৰীক্ষা কৰাৰ আপোনাৰ মন আছে?
0: মই বায়'পিক এতিয়ালৈকে বায়'পিক ভালেখিনি কৰিলোঁ, তুমিতো জানাই ন, বায়'পিক কৰিছোঁ বা সামাজিক নাটকখিনি কৰিছোঁ, কিন্তু নতুন নতুন আৰু ট্ৰাই কৰিবলৈ মন আছে। কিন্তু এতিয়া এনেকুৱা হৈছে আমাৰ ফাণ্ডৰো এটা সেয়া হয় আৰু স্পনচাৰ বা আমি এনেকুৱা প্ৰডিউচাৰ যেতিয়া আমি পাওঁ নহয় তেতিয়া তেওঁলোকে যিখিনি আমাৰ সামাজিক নাটক তাৰ কাৰণে প্ৰডিউচাৰটো আমি বেছিকৈ পাওঁ। যদি আমি অকণমান ট্ৰেকৰ বাহিৰত যাব খোজোঁ, নতুন কিবা এটা মই ট্ৰাই কৰিব খোজোঁ, তাত প্ৰডিউচাৰৰ অকণমান প্ৰব্লেম হয়। সেইকাৰণে ট্ৰাইটো বহুতখিনি মই ভাবিছোঁ কিবা কিবি, সোনকালে দেখা যাওক আৰু কি হয়।
1: নিশ্চয়, এইখিনি সময়তে যদি মই সুধিবলৈ বিচাৰোঁ, যিহেতু আপুনি চিনেমা নিৰ্মাণৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, অসমীয়া ছবি জগতৰ আপোনাৰ আটাইতকৈ ভাল লগা বা যাক আপুনি অনুসৰণ কৰে সেই পৰিচালকগৰাকীৰ যদি মই নাম সোধোঁ কোন হ'ব?
0: মোৰ এইটো মানে মোৰ যেতিয়াৰ পৰা মই প্ৰফেশ্যনত আছোঁ মই তেতিয়াৰ কথাটো নকওঁ, মোৰ সৰুৰ পৰা মানে মই যেতিয়া চিনেমা চাইছোঁ মোৰ তেখেতৰ মানে সেইখন চিনেমা মন যায়, এম মণিৰাম, মানে মোৰ তেখেতৰ কামো ভাল লাগে, মানে যিটো ডাইৰেক্টৰিয়েল এটা ভিউ আছে তেখেতৰ সেইটো মোৰ বহুত ভাল লাগে। আৰু মই তেখেতৰ মানুহজনক লগ পাইছোঁ, খুব ডাউন টু আৰ্থ মানুহ, মানে তেখেতে ইমান ধুনীয়াকৈ মানে সকলোকে, আৰু জুনিয়ৰ কোনোবা মানে মই যেতিয়া লগ পাইছোঁ, মই তেতিয়া প্ৰথম বছৰ ছেকেণ্ড কিবা নাটক চাবলৈ আহিছিলে, ইমান ধুনীয়াকৈ কথা পাতিছে, ইমান মানে তেওঁ ভালকৈ কাম কৰিব, আপুনি হেৰি কৰিব, ইমান উৎসাহ জগাইছে তেখেত মানে চিনেমাৰ হেৰি। আৰু এগৰাকী মানুহৰ নাম মই ল'ব লাগিব, তেখেত নাটকৰ যদি তুমি মোক সোধা নাটকৰ ভাল লগা মানুহ বাহাৰুল ইছলাম দাদা, তেখেত খুব পজিটিভ মানুহ এগৰাকী। যেতিয়া মোক লগ পাই, স্মিতা ছোৱালী মানুহে তুমি ডিৰেকশ্যন দি আছা, তুমি কিন্তু কেতিয়াও নেৰিবা, মোৰ খুব ভাল লাগে, তুমি চিনেমা হেৰি এৰি পিনে তুমি নাটক কৰি আছা, আমাক ডিৰেক্টৰ লাগিব, কোনোবাই যদি কিবা মানে তুমি এক্টৰক এনেকুৱা কৰিবা তেনেকুৱা কৰিবা, আৰু ইমান এপ্ৰিচিয়েট কৰে, ইমান মানে তেওঁ মানে বহুতেই পজিটিভ মানুহ, মানে চিনিয়ৰবিলাক যেতিয়া এনেকুৱা হয় ন তেতিয়া নিজৰো ভাল লাগে যে অ মই কিবা, আৰু মোক কয় মানে তুমি ভাল কাম কৰি আছা, দিয়া তুমি ভালকে আগবাঢ়ি যোৱা, তুমি নাটক নেৰিবা। প্ৰভাত গোস্বামী ছাৰ তেখেতেও কয় বাৰু সেয়া আৰু।
1: নাটকক লৈ বা চিনেমাৰ ক্ষেত্ৰত নতুন কিবা পৰিকল্পনা হাতত লোৱা হৈছে নেকি?
0: নাটক আমি এখন এতিয়া 28 জুনৰে 28 তাৰিখে চাগে এখন হ'ব পাৰে, সেইখন লিখি আছে, আৰু সেয়া বাৰ্ণৰ ওপৰতে আমি আৰু এখন নাটক কৰাৰ কথা চিন্তা কৰি আছোঁ, আৰু আমি হেৰিখন কৰিছিলোঁ, পৃথুখনো কৰিছিলোঁ, সেইখনে আকৌ এটা মানে শ্ব' এটা হোৱাৰ কথা চলি আছে, মানে কথাবিলাক চলি আছে, বৰষুণ চব মিলাই এতিয়া কেনেকৈ কি মিলে।
1: নিশ্চয়কৈ স্মিতা বাই, মই খুব খুহুতীয়াভাৱে সুধিবলৈ বিচাৰিছোঁ যে আপোনাৰ লগত মোৰ বহু কেইবছৰৰ পৰা চিনাকি আছে, আপুনি কেতিয়াবা ভাবিছিল ন যে আপুনি মোৰ অনুষ্ঠানত অতিথি হ'ব আৰু মই অনুষ্ঠানৰ আগ ধৰিম?
0: মানে মই এটা কথা ভাবিছিলো দেই, মানে এইটো চাগে মেনিফেষ্টেশ্যন হৈ গ'ল নেকি, মই যেতিয়া সৰু আছিলো, আজি তেতিয়া তুমি সুধিছা না মোৰ জীৱনত মাৰ কি হেৰি, তেতিয়া সৰু থাকোঁতে মানে মই হেৰি থাকে না, চব বাচ্চাবিলাকে যে হেৰি কৰি পিনে কিছুমান মাৰে নেভিয়া, এটা ব্লু কালাৰৰ এটা হেৰি আছিলে নহয়, ব্লু কালাৰৰ এটা যে টেমাইটি মায়ে সেইটো দিয়ে, মই আইনাৰ আগত গৈ মই চাগে 4-5 বছৰীয়ামান হ'ম, আইনাৰ আগত গৈ মই এডভাৰটাইজমেণ্ট কৰি থাকোঁ মানে এইটো এনেকৈ লগাব, তাৰপিছত মায়ে মোক সুধে, মাইনা তুমি যেতিয়া ডাঙৰ হৈ পিনে কিবা হ'বা, তোমাৰ যদি ইণ্টাৰভিউ লয় তোমাৰ জীৱনত কাৰ মানে হেৰি, তুমি মোৰ নাম ক'বানে? তাৰপিছত মই মা মই তোমাৰ কথা কওঁ, তোমাৰ কথা আজি মানে সেই আহি যেতিয়া তুমি মোৰ জীৱনত কাৰ মানে সেয়া আছে, মই মই মানে তাকে মই ভাবিছো অ মই ডেজাভিউ নিচিনা হৈছে। আৰু মোক অহাৰ আগত মই যেতিয়া মই মাক ক'লো, মা মোক এনেকে ৰেডিঅ'ত মাতিছে, মায়ে মোক কৈছে তোমাকতো সুধিব তুমি এই যে কামবিলাক কৰিছা প্ৰেৰণা ক'ৰ পৰা পাইছা, মই তোমাৰ কথা কম দিয়া, ফাৰ্ষ্ট তোমাৰ কথা কম, তাৰপিছতহে মই বাকী মানুহখিনি কথা কম।
1: লিখা মেলাৰ কথা কেতিয়াবা ভাবিছে নেকি?
0: মানে মই যিখিনি মানুহ মানে মোৰ স্ক্ৰিপ্ট লিখে তেওঁলোকে ইমান ভাল লিখে ন, মই প্ৰথমৰ পৰাই মানে মই যিখন মই টেটন তামলি কৰিলোঁ, তাৰপিছত আমি অভাৰকোট কৰিছিলোঁ, মৃণাল মাহে কৰিছিলোঁ, এই নাটকবিলাক কৰি মানে মোৰ সাহসে নহয় লিখিবলৈ। মানে মই সঁচা কথা কৈছোঁ দেই, মানে মই মই চিনেমা স্ক্ৰিপ্ট এডভাৰটাইজমেণ্টৰ এইবিলাক মই ভিডিঅ' কৰিলে মই স্ক্ৰিপ্টখন নিজে লিখাটোৱে প্ৰিফাৰ কৰোঁ, কিন্তু মানে যেতিয়া নাটকৰ কথা লিখোঁ, নাটকো মানে মই এখন দুখন কৰিছিলোঁ, লিখিছিলোঁ এইখন, কিন্তু মানে এনেকুৱা হৈছে ইমান ভাল ভাল মানে ইমান ভাল নাটক আমাৰ ইয়াত, কিন্তু সেইটো কাৰণে মানে মোৰ সাহসে নহয়। প্ৰভাত গোস্বামী ছাৰে মই যেতিয়া আমি মই নাথুৰামে কৈছোঁ নাটকখন আমি কৰিছিলোঁ, তাৰপাছত মহাবীৰ পৃথু কৰিছোঁ, আৰু মোৰ মানে কামৰ ভিতৰত আমাৰ আটাইতকৈ মানে দৰ্শকে ভাল পোৱা কাম আছিলে বাগৰুগীৰ বিষ্ণুপ্ৰসাদ, সেইখন আমি বহুত শ্ব' কৰিলোঁ, 4-5টা শ্ব' প্ৰথম মানুহে খুব ভাল পাইছিলে মানে, আৰু ইমান ভাল মানে আৰু মানুহখিনি আছে ন। তাৰপিছত যেতিয়া মই মানে নিজে লিখিম বুলি ভাবোঁ, মই স্ক্ৰিপ্টখন লিখি তেওঁলোকৰ আগৰ মোৰ কামবিলাক লিখি মই ভাবোঁ মইতো এতিয়া বহুত শিকিব আছে, পিছলৈকে লিখিম যদি মানে মই ভাবোঁ, কিন্তু তাই মোৰ এনেকুৱা লাগে মোৰ মানে নলেজটো বহুত কম এইখিনি।
1: আপোনাৰ ছুটি ছবিসমূহতো আপুনি চিত্ৰনাট্য নিজে লিখে?
0: নিজে লিখোঁ।
1: গতিকে মই জানিব বিচাৰিছোঁ যে চিত্ৰনাট্যটো আচলতে হয় কি, মানে চিত্ৰনাট্য লিখিবলৈ আচলতে কেনেদৰে ভাবিব লাগে, কাৰণ আমি যিকোনো এটা বস্তুটো লিখি দিলেতো নহ'ব।
0: হয় হয়, এতিয়া যদি মোৰ নিজৰ কাহিনী হয় দেই, চিত্ৰনাট্য এটা যদি নিজৰ কাহিনী হয় তেতিয়া মানে হেৰিটো বহুত বিশাল হয়, যেনেকৈ ইচ্ছা আমি তেনেকৈ লৈ যাব পাৰোঁ, যে এইটো মোৰ কাহিনী মই জানো কেনেকৈ লৈ যাম, ক'ত শেষ কৰিম, ক'ত আৰম্ভ কৰিম, কিন্তু যেতিয়া আমি বেলেগৰ কনচেপ্ট এটা নিজে লিখিম তেতিয়া বহুতখিনি বাউণ্ডাৰিজ থাকে, কাৰণ তেওঁ অলৰেডি কিবা এটা ভাবি থৈছে। এতিয়া যদি মই স্ক্ৰিপ্ট ৰাইটাৰ হিচাপে যদি ধৰা মোৰ এতিয়া মই দুখন এখন ভাওনা ৰাতিখন লিখিছিলোঁ আৰু এখন শ্বৰ্ট এই দ্য ড্ৰেছখন, দ্য ড্ৰেছত ইমান বাউণ্ডাৰিজ নাছিলে, মই নিজে বোলে এইটো কোনো নাই, এইটো মই নিজে নিজৰ ফালত লৈ যাম, কিন্তু যেতিয়া অগ্নিস্নাতাখনো আমি লিখিলোঁ, মই কিবা এটা ভাবোঁ যাৰ কনচেপ্ট তেখেতে আকৌ কিবা এটা কয় যে এইটো মই এনেকৈ ভবা নাই, এনেকৈ ভাবিছোঁ, আৰু ডিৰেক্টৰ মোৰ আৰু এটা চাগে মোৰ অকণমান বেলেগ হৈ যায়, মানে ডিৰেক্টৰে যেতিয়া স্ক্ৰিপ্ট এখন লিখে ডিৰেক্টৰৰ পইণ্ট অফ ভিউটো তাত সোমাই যায়, কিন্তু যদি সেইখন মই ডিৰেকশ্যন নিদি মই অকণ লিখিমে তেতিয়া চাগে মই আকৌ বহুত মানে পৰিসৰটো বহল পাম লিখিবলৈ। আৰু সদায় মানে মই পাৰ্চনেলি মই যেতিয়া লিখোঁ মই হেৰি কৰি লওঁ, মানে এটা মানে লাইন আমি মই এয়া কৰোঁ যে পিন পইণ্ট মানে লাইন কেইটামান যে এই কাহিনীটো আৰম্ভণি যাতে মানে কাহিনীটো ইফাল ইফাল হৈ নাযায়, কাৰণ আমি নতুনকৈ লিখা মানুহ ন, লিখিবলৈ আৰম্ভ কৰোঁ ক'ৰবাত মাজৰখিনি ক'ৰবাত বেলেগত গুচি যায় আৰু শেষলৈকে কিবা বেলেগে পায়, সেইকাৰণে মই হাইলাইট কৰি থওঁ যে এই মেইন ছাবজেক্ট এইখিনি চেঞ্জ হ'ব নোৱাৰে, তাৰ মাজত বেলেগখিনি ভৰাব লাগিব।
1: মানে সংলাপ লিখাটো আৰু চিত্ৰনাট্য লিখাটো দুটা বেলেগ বস্তু হয়, কিন্তু মই কোনোবা এটা ভিডিঅ'ত শুনা দেখিছোঁ মানে যে তেওঁলোকে স্ক্ৰীণ প্লে বা চিত্ৰনাট্য এই ধৰণে কৈছে যে চিত্ৰনাট্য হৈছে যে কোনো এটা বিষয়বস্তুৰ একেবাৰে ভিতৰত গৈ ভিতৰত যিমান ভিতৰলৈ যাব পাৰি সেই ভিতৰৰ বস্তুখিনিহে লিখাটোহে স্ক্ৰীণ প্লে বুলি কয় মানে বা চিত্ৰনাট্য বুলি কয়। মই ভুল বুলি নাভাবোঁ কথাটো, আচলতে গোটেইখিনি কথাটো দেখুৱাব নোৱাৰে, যিটো বস্তু যিটো কথা অৰ্থপূৰ্ণ হ'ব সেইটোহে দেখুওৱা হ'ব। এতিয়া মই আহিছোঁ যে কেতিয়াবা যদি আপোনাক ভৱিষ্যতে যদি অভিনয় কৰাৰ সুবিধা দিয়ে এটা খুব মুখ্য চৰিত্ৰত, সেইটো গ্ৰহণ কৰিবনে?
0: মই অভিনয় কৰিম বুলি কেতিয়াও ভবাও নাই, মানে আগতেও ভবা নাছিলোঁ, কিন্তু পিছলৈ ক'ব নোৱাৰোঁ, ভৱিষ্যতটোনো কোনে দেখিছে, আৰু কেতিয়াবা আহে মাজতে, সেইখন মোৰ অকণমান বেয়াও লাগিলে, তেখেতে খুব ধুনীয়া আছে বোলে চিনেমাখন, পিছত কিবা এৱাৰ্ডো পাইছে, একদম চেঞ্চিটিভ ষ্টৰি এটা আছিলে, দাদাজনে মোক ফোন কৰি স্মিতা তোমাৰ লগত কিন্তু চেহেৰাটো ইমান যাব, তুমি ট্ৰাইটো কৰা, মোৰ দাদা মই মানে অলৰেডি মই এতিয়ালৈকে মানে এনেকুৱা নহয় কি মই এষ্টাব্লিছ ডাইৰেক্টৰ হৈছোঁ, মোক চবেই চিনি পায় বা মই বহুত ভাল ভাল মই কাম কৰিহে আছোঁ, আৰু মোৰ কামবিলাক কেনেকুৱা, মোৰ লাষ্ট কামটোতকৈ এই কামটো মই অকণমান ভালকৈ কৰিবলৈ চেষ্টা কৰিছোঁ, আগলৈ আৰু এটা কাম ভালকৈ, মানে এই ডিৰেক্টৰৰ মানে যিটো মোৰ প্ৰফেশ্যনটো এইটোৱে মই আগবঢ়াই লৈ গৈছোঁ, এতিয়া যদি তাত মই আকৌ অভিনয় কৰিব যাওঁ ক'ৰবাত চাগে মোৰ ইয়াত প্ৰভাৱ পৰিব নেকি ভাবোঁ আৰু দেই, সেইকাৰণে এতিয়া ভবা নাই, পিছলৈকে না, পিছততো কোনে কোনে জানে ন ভৱিষ্যতত কি হয়।

0: ঘৰখনো গালি খাব লাগিব ন। প্ৰফেচনত মোৰ প্ৰথম নাটকখন তেতুন তামুলী, সেইখন নাটক যেতিয়া কৰিছিলো চেতনা বা আছিলে, কালিতো চেতনা বাই অসমীয়া নাটক একাডেমি, বাইদেউক বহুত বহুত শুভকামনা। প্ৰথম নাটকখন মই যেতিয়া ৰবীন্দ্ৰ ভৱনত কৰিছিলো, সেইটো মোৰ জীৱনৰ মই বহুত ভয় খাইছো, মানে বহুত ভয় খাইছো। আৰু মানে ৰবীন্দ্ৰ ভৱন বুলি ক'লে এনেও আমাৰ মনত এটা এক্সট্ৰা এটা হেৰি আহি যায় ন, আমাৰ শ্ৰদ্ধা কৰোঁ ন, সেইখন মঞ্চ মানে আমাৰ কাৰণে মন্দিৰৰ নিচিনা। ৰবীন্দ্ৰ ভৱনত নাটক এখন মোৰ পৰিচালনাত ইণ্ডিপেণ্ডেণ্ট এখন ফাৰ্ষ্ট নাটক আছিলে, প্ৰথম নাটক সেইখন, মোৰ মানে খুব ভয় লাগিছিলে, মানে একদম ভৰি কঁপিছিলে। মই এতিয়া মানে এইটো ভাল লগা এটা যে মানে একদম ভাল লগা অনুভূতি এটা।
1: আপোনাৰ পৰা মই কেইটামান কথা জানিবলৈ বিচাৰিছোঁ যে মই কেইগৰাকীমান ব্যক্তিৰ নাম ল'ম, আপুনি খুব সংক্ষেপে সেই ব্যক্তিগৰাকী বিষয়ে অকণ ক'লে ভাল পাম। প্ৰভাত গোস্বামী ছাৰ,
0: তেখেত মোৰ গুৰু, মানে আজি নাটকত প্ৰথম মানে মোক খোজকাঢ়িবলৈ শিকা মানে তেখেত আৰু। তেখেত সদায় মোৰ মানে বহুত শ্ৰদ্ধাৰ মানুহ। আজি মানে নাটকৰ জগতখনত মই আছোঁ তেখেতৰে বহুতখিনি মানে সেয়া।
1: তপন দাস
0: বহুত ভাল এক্টিং, তেখেতকতো আমি সৰুৰ পৰাই আৰু মানে এতিয়ালৈকে কাম কৰাৰ সুবিধা হোৱা নাই, যদি ভগৱানে কৰে চব মিলে কেতিয়াবা হওক একেলগে কাম কৰোঁ।
1: চাৰ্লি চ্যাপলিন
0: মোৰ ফেভৰেট, এইটো আৰু তেখেত এটা লিজেণ্ড মানুহ ন একদম।
1: ৰবাৰ্ট ডাউনী জুনিয়ৰ,
0: এইবিলাক আৰু মই ক'বলৈ আচলতে মই বহুত সৰু মানুহ তেওঁলোকৰ ওপৰত মানে কিবা কমেণ্ট কৰিবলৈ।
1: স্পিলবাৰ্গ,
0: এইবিলাকত আৰু মই কমেণ্ট নকৰোঁ আৰু।
1: শ্বাহৰুখ খান,
0: চাওঁ মই আমাৰ মানে ভাৰতীয় মানুহৰ কাৰণে হেৰি আৰু হিৰো আৰু।
1: ৰণবীৰ কাপুৰ,
0: ৰণবীৰ কাপুৰ মোৰ ভাল নালাগে, একদম ভাল নালাগে।
1: কিয় ভাল নালাগে
0: মই নাজানো, মই চকলেট বয় মই বেয়া পাওঁ।
1: অজিত দেৱগন,
0: অজিত দেৱগনক ভাল লাগে, মানে সেই তেখেতক দেখিলে যে আমি এখন চিনেমাখন আছে দুখন বাইকত ভৰিখন এনেকে ফুলৰ কাটে।
1: ভৱিষ্যতে বাহিৰলৈ যোৱাৰ পৰিকল্পনা আছে নেকি মুম্বাই ছবি জগতত?
0: মই ভাবোঁ অসমৰ পৰাই কাম কৰিম, যিমান পাৰোঁ অসমীয়া চিনেমা আমি ছাবটাইটেল হওক কিবা হওক বাহিৰত পঠিয়াম, চবেই জানক মানে অসমীয়া ভাষাটো। এতিয়ালৈকে এনেকুৱা কোৱা নাই যে মই অসমীয়া ভাষাটো আগবঢ়াই নিব লাগিব, সকলোৱে আগবঢ়াই লৈ গৈ আছে, কিন্তু তাত যদি মোৰ অকণমানো কণ্ট্ৰিবিউশ্যন থাকে, তাত যদি মই অকণমানো কিবা কৰিব পাৰোঁ, মই বহুত ভাগ্যৱান। আৰু মই অসমীয়া হিচাপে আৰু মই অসমীয়া ভাষাটোলৈ বহুত গৌৰৱ কৰোঁ, মানে বহুত শিকিবলগীয়া আছে, বহুত কাম কৰিব। আৰু মানে বাহিৰত মোৰ বহুত বন্ধু বান্ধৱী আছে, তেওঁলোকে বহুত ভাল ভাল কাম কৰি আছে, কেতিয়াবা কয় যে মুম্বাইতে অকণমান ট্ৰাই কৰ কিবা এটা, কিন্তু মই ভাবোঁ যে আমি অসমৰ পৰা ট্ৰাই কৰিব পাৰোঁ। আমাৰ চিনেমা গৈ অস্কাৰ বা লাগে আমি কিয় কৰিব নোৱাৰিম, আমি ইয়াৰ পৰাই কৰিম, আৰু ইয়াতে হওক ন, ইয়াতে কিবা এখন হেৰি হওক।
1: পূৰ্ণদৈৰ্ঘ্য যদি ছবি নিৰ্মাণৰ কথা কওঁ, আপুনি ভৱিষ্যতে কোনবোৰ বিষয়ৰ ওপৰত গুৰুত্ব দিব বিচাৰে?
0: মই ওমেন অৰিয়েণ্টেড কাহিনীৰ ওপৰতে বেছিকৈ মানে, আৰু ৰিজনেল আমাৰ যদি কিবা সমস্যা আছে, আমাৰ মোৰ ষ্টৰী মই ভাবি থৈছিলোঁ কিন্তু মাজত কিবা এটা প্ৰব্লেম হোৱাৰ কাৰণে আমি নোৱাৰিলোঁ। আৰু মই মানে কমাৰ্চিয়েল মুভি যদি মোৰ প্ৰথম চিনেমাখন যদি ফিচাৰ যেতিয়াই হ'ব কমাৰ্চিয়েল এখন নহয় মানে, সেইটো মই কেতিয়াও নকৰোঁ মানে।
1: ভৱিষ্যতে যদি কাৰোবাৰ লগত কাম কৰিব, কোনোবা পৰিচালকৰ লগত যদি কাম কৰিবলগীয়া হয়, সেই পৰিচালকজন কোন হ'ব? যদি তাত আপুনি নিজে পৰিচালক নহয় বা সহপৰিচালক হিচাপে যদি কাম কৰিবলগীয়া হয়?
0: অসমীয়া,
1: অসমীয়া
0: এম মণিৰাম, তেখেত
1: এম মণিৰামৰ মঞ্জাৰ উপৰিও অসমীয়া কোনখন চিনেমা, কোনখন ছবি আপোনাৰ আটাইতকৈ প্ৰিয়?
0: মই তেখেতৰ মঞ্জাই চিনেমাখন, আৰু অসমীয়া চিনেমা মোৰ কথা নদীখন, আমিষ, মোৰ মানে পাৰ্চনেলি মই হৰৰ মুভি ডাৰ্ক মুভিৰ মই ফেন। আৰু মই এতিয়া মানে আমাৰ প্ৰফেশ্যনটো এনেকুৱা ন, আমি যিমান চিনেমা চাম আমাৰ নলেজ বাঢ়িব, কিন্তু যেতিয়া মই ফ্ৰী থাকোঁ মোৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে চাম। মই হলিউডৰ ব্লাই মেনাৰ, হিল হাউচ মোৰ ফেভৰেট হয়, তাৰপাছত আৰু

0: আমিখন মানে মানে সেইখনতো এতিয়ালৈকে মোৰ হিচাপতে সেইখন মোৰ মোৰ মানে একদম ব্যক্তিগত মোৰ একদম বহুত ভাল লগা। তেওঁলোকে যে সাহস কৰিছে মানে সেইটো বহুত ডাঙৰ কথা। আৰু যেতিয়া মোৰ অসমৰ যিখিনি অসমীয়া মানুহ নহয় দেল্হি মুম্বাইত মোৰ মানে আমাৰ লাইনৰ কিছুমান মানুহৰ লগত কথা পাতোঁ, এতিয়াও মোক কয় তহঁতে আমিখন চাইছ নাই, তাত কেনেকুৱা মানে ফিডবেক পাইছে, ইমান ভাল চিনেমা, মানে আমাৰ ইণ্ডিয়াতে চিনেমা এনেকুৱা বনাবলৈ সাহস কৰা নাই মানুহে, খুব এপ্ৰিচিয়েট কৰে আমিখনক লৈ পিনে।
1: অসমীয়া চিনেমা জগতৰ আপোনাৰ প্ৰিয় নাৰী চৰিত্ৰ
0: হিমাংশু দা, তেখেতৰ মানে প্ৰণামী বা যিটো কেৰেক্টাৰ কৰিছিলে সেয়া সেইটো মোৰ খুব ভাল লাগিছিলে চাই। আৰু কথা নদীটো হেৰি সীমা বিশ্বাস বাইদেউ আছিলে, তেখেতৰ চৰিত্ৰটো জেৰিফা
1: বাইদেউ,
0: তেখেতৰ মানে খুব ধুনীয়া, মোৰ খুব ভাল লাগিছিলে।
1: হয়, আপোনাক যদি মই এই মুহূৰ্তত সোধো যে আপোনাৰ প্ৰিয় উপন্যাসিক কোন অসমীয়া?
0: ৰঞ্জু হাজৰিকা।
1: কিয়?
0: মোৰ সৰুৰ পৰা মই ফেন তেখেতৰ একদম।
1: এজন অভিনেতা বা পৰিচালক হবলৈ উপন্যাসৰ মানে ভূমিকাটো কি, উপন্যাস পঢ়াৰ কিমান জৰুৰী?
0: মানে মোৰ আমি কলেজৰ ছাৰ হওক, মই যেতিয়া এই লাইনত আমি কেতিয়াবা সান্নিধ্য লাভ কৰোঁ আমাৰ ছিনিয়ৰ দাদাক তেখেতসকলৰ, তেতিয়াই আমি এই কথাটো বহুত ওলায় যে নলেজটো আমি যিমান পঢ়িম ন সিমানে আমি আগবাঢ়িব পাৰিম, সিমানে এক্টৰ হিচাপে এক্টৰ হওক ডিৰেক্টৰ হওক যি মানে ক্ৰিয়েটিভ লাইনত ৰাইটাৰ হওক, আমি যিমানে পঢ়িম সিমানে আমাৰ নলেজটো বাঢ়িব। আৰু আমি এটা কেৰেক্টাৰে যদি এতিয়া ধৰা তুমি বহুত কেইখন কিতাপ পঢ়িছা, তোমাক মই এটা কেৰেক্টাৰ দিলোঁ যে তাত কেৰেক্টাৰ আমাৰ স্ক্ৰিপ্টখনত কিমাননো থাকে, ইমান আমাৰ স্ক্ৰিপ্টততো কেতিয়াও ইমান ডিছক্ৰিপশ্যন নাথাকে এটা কেৰেক্টাৰক লৈ, সেইটো নিজে বুজিব লাগিব, ডিৰেক্টৰে কিবা অকণমান বুজাই দিব তোমাক। যেতিয়া আমি কিতাপবিলাক পঢ়িম ন তেতিয়া আমি মানে এই কেৰেক্টাৰটি আমুকৰ লগত মিলিছে নেকি অকণমান, নলেজটো যিমানে বাঢ়িব, কিতাপটো যিমান পঢ়িব জ্ঞানটো কেতিয়াও কামত নহা বস্তু নহয়, সকলোৰে কাৰণে লাগে এইটো। অকল আচলতে এইটো মানে কোৱেশ্যনটো এটা মানে অকল অভিনয় বা আমাৰ কাৰণে নহয়, চব কামতে আহিব আৰু চব কিতাপ পঢ়িব লাগে। আৰু এতিয়া মই আৰ্টছৰ মানুহ ন, মই ছায়েন্সৰ একদম, মইতো মেথছত একদম মোৰ মানে জ্ঞানটো শূন্য মানে, কিন্তু এতিয়া মই মোৰ হাজবেণ্ডৰ লগত মোক খুব ছায়েন্সৰ কথা কয় এইটো সেইটো অকণমান, এতিয়া মোৰ ৱেষ্টাৰ্ণ মিউজিক মই একদম একো জনা নাছিলোঁ ইমান, মই একদম মোৰ আইডিয়াই নাই ইমান, তেওঁ মোক ৱেষ্টাৰ্ণ মিউজিকৰ কথা কয়, মেটেল কিবা এইটো মই এতিয়াহে মই শিকি আছো শুনি আছো মানে, আৰু মই নজনাটো নজনা বুলি ক'বলৈ মই লাজ নাপাওঁ মানে, শিকি থাকিম ন। এতিয়া মই নাটক মই পঢ়ি অহা নাই, মই নিজৰ কামৰ পৰাই শিকি আছো, এতিয়াও শিকি আছো, আকৌ শিকি থাকিম, এনেকে হৈ যাব আৰু।
1: জীৱনৰ ইমানখিনি সময় আপুনি সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে, এটা খুব ব্যক্তিগত কথা এটা সুধিছোঁ যে আপুনি নিজকে কি ধৰণে চাইছে বা আপোনাৰ ভিতৰখনত ভিতৰত কি সলনি হৈছে বুলি ভাবে, এই গোটেই পৰিক্ৰমাটোৱে আপোনাৰ জীৱনৰ ভিতৰখন কেনেকৈ সলনি কৰিছে আপোনাৰ ব্যক্তিগত?
0: মানে মই যেতিয়া ঘৰত আছিলোঁ এইটো প্ৰফেশ্যনত অহাৰ আগত, মই এজনী ছোৱালী মোক একদম পানী গিলাচ মুখৰ আগত আনি দিব, মই একো নকৰোঁ, কোনো একো কাম মানে একদম চব মানে মোক সেয়া কৰি দিবগে। কিন্তু যেতিয়া মই বাহিৰত ওলাই আহিলোঁ এইটো লাইনত আহিলোঁ, বহুতখিনি ষ্ট্ৰাগলটো থাকিবই ন, প্ৰথম যেতিয়া চাকৰি কৰোঁ তেতিয়াই ইমান দূৰ বাছত যাওঁ, চিটি বাছত যাওঁ, মাহঁতক নকওঁ, নহ'লে ক'ব কিয় ইমান কষ্ট কৰিব লাগে ন, সেই যিটো লাইফৰ পৰা ওলাই আহি মই মানে আচল মানে পৃথিৱীখন দেখিছোঁ, মানুহবিলাক মানুহ চিনি পাইছোঁ আৰু বহুত মানুহ চিনি পাইছোঁ মানে। আৰু মোৰ যিহেতু ইয়াত কোনো গডফাদাৰ নাই বা কোনো মোৰ এনেকুৱা সহায় কৰা যে তুমি কিবা যদি মই ইয়াত বেয়া কাম কৰোঁ ৰেচপনচিবিলিটি মোৰ আহিব, কোনো মোক সহায় কৰিবলৈ নাহে যে একো নাই, বচাবলৈ মোৰ মানুহ নাই, সেইকাৰণে মই বহুতখিনি মানে মানে সেয়া পাইছোঁ।
1: আগতকৈ নিজকে ভাল দেখিছে?
0: মই নেচাৰ হৈছোঁ মানে, মই এতিয়া আগতে সৰু সৰু কথাত খং উঠিছিলে, খং উঠিলে মই বস্তু ভাঙোঁ কিবা কৰোঁ মানে একদম বহুত মানে মামাহঁতে বহুত মানে ইমান খং নকৰিবা, এতিয়া মানে মই খং মোৰ নাই, মোক ইমান ধৈৰ্য আহিছে। আৰু এই যে তেতিয়া তুমি সুধিছিলা ইমানখিনি মানুহ কেনেকৈ হেণ্ডেল কৰোঁ, সেইবিলাকে মোক বহুতখিনি মানে শিকাই দিছে। এতিয়া মোৰ ধৈৰ্য মানে মই নিজে কেতিয়াবা ভাবোঁ যে এইজনী ময়েই হয়নে, মোৰ ইমান ধৈৰ্য আছে, ইমান ফাল্টু কথা শুনি আছো মই, এই মানুহটোৱে ইমান ফাল্টু কথা কৈছে আৰু মই ইমান ধুনীয়াকৈ শুনি আছো।
1: আচলতে সেই কথা এষাৰ কয় যে পানীত পৰিলে সাঁতুৰিব শিকিব বুলি, সাঁতুৰিব নোৱাৰিলে মৰি যাব আচলতে। অনুষ্ঠান আমি সামৰিব লাগিব যিহেতু আমাৰ সময় শেষ হ'বলৈ ধৰিছে। এয়া আছিল আমাৰ অতিথি আজি অভিনেত্ৰী লগতে এগৰাকী পৰিচালক স্মিতা বৰ্মন। আৰু যিহেতু সময় সীমা শেষ হৈ আহিছে অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব, গতিকে বিদায় লৈছোঁ। মই প্ৰাণজিৎ প্ৰীতম কলিতা, ইমানতে নমস্কাৰ।
2: প্ৰিয় শ্ৰোতা, লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী শুনিলে। আজি অতিথি আছিলে পৰিচালক তথা চিত্ৰনাট্যকাৰ স্মিতা বৰ্মন, আঁত ধৰিলে প্ৰাণজিৎ প্ৰীতম কলিতাই, আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 289.9 মিটাৰত 1035 কিলো হাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সি 1026 কিলো হাৰ্জত। লগতে শ্ৰোতাই আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া ষ্টুডিঅ'ত আছো মই কৌশিকী গোস্বামী। এতিয়া আগবঢ়াইছো ভজনৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ পুনতেই শুনক জগজিৎ সিঙৰ কণ্ঠৰ এই ভজনটি।

শ্ৰোতাসকলে শুনি আছে ভজনৰ অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ প্ৰযোগে। অনুষ্ঠানত এইবাৰ শুনক অনুৰাধা পৰিয়ালৰ কণ্ঠৰ এই ভজনটি।

0: Sanjeev Chopra, Senior Journalist, and Deeksha Saxena, Akashwani Correspondent. This program was produced and presented by the News Services Division of Akashwani.
1: Spotlight. অনুষ্ঠান প্ৰচাৰিত হৈছে আকাশবাণী গুৱাহাটীৰ প্ৰাকজ্যোতিষ পৰিযোগে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলো হাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্জত। লগতে শ্ৰোতাই আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া আগবঢ়াইছো ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু।

আজিৰ ৰামধেনু অনুষ্ঠানটিত মোৰ ভাল লগা এমুঠি গীতৰ সৈতে ষ্টুডিঅ'ত আছো মই কৌশিকী।

বন্ধুত্ব, প্ৰেম, আবেগ হৈছে মানৱ জীৱনৰ কিছু এৰাব নোৱাৰা অনুভূতি। প্ৰেমত থাকে স্নেহ, মৰমভৰা আবদাৰ, আৰু বন্ধুত্বত থাকে বিশ্বাস। মৰম আৰু যত্নই মানুহৰ জীৱন সুন্দৰ কৰি তোলে। আজিৰ এই অনুষ্ঠানত আমি এনে কিছু অনুভৱৰ কথা পাতিম, কিন্তু তাৰ পূৰ্বে আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছো য়ে জৱানী হে দিৱানী চিনেমাখনৰ পৰা মোৰ ভাল লগা এই গীতটি।

মানুহৰ জীৱনত অনুভূতিৰ গুৰুত্ব অপৰিসীম। কেতিয়াবা কিছু কথা, এটা আন্তৰিক হাঁহি বা এটা ফোন কলেই কাৰোবাৰ মন ভাল কৰি তুলিব পাৰে। বৰষুণৰ দৰে এনে অনুভূতিবোৰো কেতিয়াবা নীৰৱে আহে। কিছুমান কথা প্ৰকাশ্য নহয়, কিন্তু হৃদয়েও যেন বুজি পায় তেনে ভাষা। প্ৰিয় শ্ৰোতা, এইখিনিতেই শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠত মন যায় চিনেমাখনৰ পৰা এই গীতটি।

বহুৰঙী বহুৰূপী সপোনে মানুহৰ মনক লৈ যায় ঠিকনাবিহীন ঠাইলৈ, বিলীন কৰি দিয়ে নিজক সঁচা মিছা যেন লগা কিছু অচিনা অনুভৱৰ সৈতে। সপোনবোৰ যেন আকাশৰ তৰাৰ দৰে দূৰত থাকে, কিন্তু কোনো অবুজ আশাত যেন মনটোক জীয়াই ৰাখে। শুনাবলৈ লৈছো দাবাং চিনেমাখনৰ পৰা এই গীতটি, সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ দ্বৈত কণ্ঠত।

জীৱনত ধন সম্পদতকৈ বেছি মূল্যৱান হৈছে সেইসকল মানুহ যিসকলে আমাৰ দুখত আৰু সুখত কাষত থিয় হয়। তেওঁলোকৰ মৰম আৰু যত্নই জীৱনক অধিক অৰ্থপূৰ্ণ কৰি তোলে। জীৱনৰ সঠিক পথ দেখুওৱা বন্ধুত্বৰ দৰে এনে পবিত্ৰ সম্পৰ্কত কোনো স্বাৰ্থ নাথাকে, থাকে মাথো বিশ্বাস আৰু আন্তৰিকতা। শ্ৰোতাসকল, এইখিনিতেই শুনাবলৈ লৈছো জুবিন গাৰ্গ আৰু আনন্দিতা পালৰ দ্বৈতকণ্ঠৰ এই গীতটি।

জীৱনত সকলো কথা শব্দেৰে ক'ব নোৱাৰি, কিছুমান অনুভৱ মাথো সুৰে বুজায়। হয়তো সেইকাৰণে আমি দুখত গান শুনো, সুখত গান গাওঁ, আৰু কেতিয়াবা কোনো বিশেষ গানত নিজকে বিচাৰি পাওঁ। প্ৰিয় শ্ৰোতা, আজিৰ ৰামধেনু অনুষ্ঠানৰ শেষত নিবেদন কৰিছোঁ ৱাজিৰ চিনেমাখনৰ পৰা মোৰ ভাল লগা এই গীতটি, আৰু এই গীতটিৰে মই কৌশিকীয়ে বিদায় লৈছোঁ আজিৰ ৰামধেনু অনুষ্ঠানৰ পৰা।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
3: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 kHz আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 kHz। লগতে শ্ৰোতাই আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক উস্তাদ আমিৰ খানৰ খেয়াল ৰাগ বাগিষ্ট্ৰী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ আমিৰ খানৰ খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ।

এতিয়া সময় নিশা 10:30 যোৱাৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰচাৰণৰ। আমাৰ কাইলৈৰ প্ৰচাৰণ মুকলি কৰা হ'ব 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত আদৰৰ শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 28 দিন, 1948 শকাব্দৰ জেঠ মাহৰ 22 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 12 তাৰিখ। এতিয়া সময় পুৱা 5:33:48 হৈছে। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপ, AIR ৰেডিঅ' এপতো শুনিবলৈ পাব।